নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 24 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 18 দিন, 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 8 তাৰিখ। এতিয়া সময় পুৱা 5:33:47 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জ্যোতি হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত আতিকুর ৰহমান, শেখ আব্দুল্লাহ আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰেন্সমিটাৰত তিলক চন্দ্ৰ দাস, মিতুল গগৈ। ডিউটি ৰুম সহকাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা। ষ্টুডিঅ'ত মই সংগীতা দেৱী। শ্ৰোতাসকল, এতিয়া নিবেদন কৰিছো বন্দনা।

জ্যোতিকা ডেকাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, লক্ষণ দাস আৰু লগৰীয়াসকলৰ কণ্ঠৰ নাম, আহামণি ৰহাঙৰ কণ্ঠৰ লোকগীত, গিৰিশ মহন্ত আৰু লগৰীয়াসকলৰ কণ্ঠৰ দেহবিচাৰ গীত আৰু চম্পা বচাকৰ কণ্ঠৰ ভজনেৰে

প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু ৰূপৰেখা। পুৱা 6:15 চম্পা বচাকৰ কণ্ঠত ভজন শুনিবলৈ পাব। পুৱা 6:20 আৰু নিশা 8:15 হেমন্ত শৰ্মাৰ কণ্ঠত লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। 7:15 আৰু 8:40 আধুনিক গীত। 7:50 নিয়োগ বাতৰি। ন:15 ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 গীতিমালিকাৰ গীতেৰে। এই অনুষ্ঠানত শুনিবলৈ পাব নীলোৎপল গায়ন, ভিতালী দাস, সৌৰভজ্যোতি মহন্ত, ৰীতা বৰুৱা, কংকনা ভাগৱতী আৰু পল কুমাৰ ডেকাৰ কণ্ঠৰ গীত। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, বন্দেগী কে গীত ঔৰ ভজন, সবৰং, তৰন্নুম আৰু গীতিকা। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত যুৱবাণী অনুষ্ঠানত আছে ন প্ৰতিভা শিতানত উদীয়মান কণ্ঠশিল্পী ফ্লৰিনা বৈশ্যৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা প্ৰাঞ্জিত প্ৰীতম কলিতাৰ। শৰীৰ আৰু স্বাস্থ্য শিতানত ছালৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ দ্বিতীয় খণ্ড। কথা পাতিব ছালৰ ৰোগ বিশেষজ্ঞ ডাক্তৰ সেউজী দাসৰ সৈতে স্নেহা পাঠকে। ইয়াৰ পাছত বিনীতা বড়ো আৰু সংগীসকলৰ কণ্ঠত জিকিৰ, মোৰ অনুভৱৰ গীত আৰু থাকিব মনোৰঞ্জন আৰু শিক্ষণ প্ৰশিক্ষণ সংস্থান। নিশা 8:30 ভজনৰ অনুষ্ঠান। 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰুতি চাদলিকৰৰ কণ্ঠত ৰাগ নাইকি কান্ধৰা। এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহু যোগে প্ৰচাৰিত হ'বলগীয়া দুটিমান অনুষ্ঠানৰ বিষয়ে। নিশা 10:00

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 7:15 আজি পুৱা। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 এলবামৰ গীত। পুৱা 9:20 প্ৰভাতী তৰংগ। নিশা 9:30 জীৱনৰ দিশবাণী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অসম আৰক্ষীৰ ডিজিপি আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অনাতাঁৰ আত্মজীৱনীৰ তৃতীয় খণ্ড। সাক্ষাৎ গ্ৰহণ তপন দত্তৰ, প্ৰযোজনা ভাস্কৰজ্যোতি গগৈৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

চম্পা বসাকৰ কণ্ঠত ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো হেমন্ত শৰ্মাৰ কণ্ঠত লোকগীত।

এটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ আৰম্ভণিতে এয়া লতা মংগেশকাৰ, গীতৰ কথা শৈলেন্দ্ৰৰ, সুৰ সলিল চৌধুৰীৰ, ছবি মধুমতী।

হীৰা ছবিৰ পৰা গীত এটি শুনো আহক। গীতটিত কণ্ঠদান কৰিছে লতা মংগেশকাৰ আৰু মহম্মদ ৰফিয়ে। গীতিকাৰ ইন্দিবৰ, সুৰকাৰ কল্যাণজী আনন্দজী।

মধুবন অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লতা মঙ্গেশকাৰৰ কণ্ঠৰেটি গীত ছবি দিল আপনা অৰ প্ৰীত পৰাই, গীতিকাৰ শৈলেন্দ্ৰ, সুৰকাৰ শংকৰ জয়কিষণ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ৰাজা মেহদী আলী খান ৰচিত আৰু মদন মোহন সুৰাৰোপিত এটি গীত, ছবি আনপৰ। গীতটিত কণ্ঠদান কৰিছে লতা মংগেশকাৰে।

আপোনালোকে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক লতা মংগেশকাৰৰ কণ্ঠত মমতা ছবিৰেটি গীত, গীতিকাৰ মজৰু, সুৰকাৰ ৰোশন।

জুৱেল থিফ ছবিৰ পৰা এটি গীত শুনোৱা হওক। গীতৰ কথা শৈলেন্দ্ৰৰ, সুৰ এছ ডি বৰ্মনৰ, কণ্ঠদান কৰিছে লতা মংগেশকাৰে।

অনুষ্ঠানৰ শেহতীয়া লতা মংগেশকাৰ ছবি দিল তুজকো দিয়া, গীতৰ ৰচনা আৰু সুৰ ৰাজেশ ৰোশনৰ।

0: পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

বাতৰি কৈছো মঞ্জিত গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু ভিয়েটনামৰ বাবে পৰিৱৰ্তিত বিশ্ব শৃংখলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা যথেষ্ট থল আছে বুলি ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে দেশৰ চৰকাৰী শস্য ভাণ্ডাৰত 604 লাখ টনৰো অধিক শস্য মজুত আছে বুলি প্ৰকাশ কৰিছে। ভাৰত আৰু ফ্ৰান্সে কালি বিজ্ঞান প্ৰযুক্তি আৰু মহাকাশ খণ্ডত সহযোগিতা সম্প্ৰসাৰণৰ সম্ভাৱনাৰ পৰ্যালোচনা কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এখন বৰ্ষাবিঘ্নিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 9 ৰাণত পৰাস্ত কৰে। ভাৰত আৰু ভিয়েটনামৰ বাবে পৰিৱৰ্তিত বিশ্ব শৃংখলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা যথেষ্ট থল আছে বুলি ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামে প্ৰকাশ কৰিছে। মুম্বাইত কালি ভাৰত ভিয়েটনাম ব্যৱসায় মঞ্চৰ বৈঠকত ভাষণ দি শ্ৰীলামে কয় যে দুয়োখন দেশ পূৰ্বতেও পাৰস্পৰিক সহযোগিতাৰে ভালেমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁ লগতে ভাৰতীয় কোম্পানীসমূহক, বিশেষকৈ অত্যাধুনিক প্ৰযুক্তিখণ্ডৰ কোম্পানীসমূহক ভিয়েটনামত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়। ভিয়েটনামৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হো চি মিণ্ট আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দৰে নেতাসকলৰ দূৰদৃষ্টিৰ বাবে উভয় দেশৰ মাজত গঢ়ি উঠা গভীৰ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰি শ্ৰীলামে ৰাজনৈতিক আস্থাৰ বাবে 2016 চনৰ পৰা দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য নতুন শিখৰত উপনীত হোৱা বুলি উল্লেখ কৰে। তেওঁ কয় যে বৰ্তমানৰ গোলকীয় প্ৰেক্ষাপট প্ৰত্যাহ্বানপূৰ্ণ যদিও এনে পৰিস্থিতিয়ে ভাৰত আৰু ভিয়েটনামৰ মাজৰ সহযোগিতাক নতুন পৰ্যায়লৈ লৈ যোৱাৰ সুযোগো কঢ়িয়াই আনিছে। এই উপলক্ষে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে কয় যে ভাৰত আৰু ভিয়েটনামৰ দৰে দেশৰ প্ৰযুক্তি আৰু উৎপাদন খণ্ডৰ উদ্যমী, বিনিয়োগকাৰী আৰু বৃত্তিধাৰীসকলে এছিয়াৰ ভৱিষ্যত নিৰ্মাণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি কলকাতালৈ আহিব। তেওঁ এই ভ্ৰমণকালত বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকতে বিজেপি বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। ইপিনে পশ্চিমবংগৰ ৰাজ্যপাল আন এন ৰবিয়ে কালি বিধানসভা ভংগ কৰে। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকলে কাইলৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকীৰ দিনা শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডৰ নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শপতগ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ জ্যেষ্ঠ নেতাসকল আৰু অন্য ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে দেশৰ চৰকাৰী শস্য ভাণ্ডাৰত 604 লাখ টনৰো অধিক শস্য মজুত আছে বুলি প্ৰকাশ কৰিছে। এই পৰিমাণ ভৱিষ্যতৰ অনিশ্চয়তা, বিপদাশংকা আৰু অভাৱ পূৰণৰ বাবে বাধ্যতামূলকভাৱে মজুত ৰাখিবলগীয়া শস্যৰ পৰিমাণতকৈ প্ৰায় 3 গুণ অধিক। মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে কয় যে ঘেঁহু আৰু চাউল ব্যাপক মাত্ৰাত মজুত আছে আৰু ইয়াৰ ফলত কল্যাণমূলক আঁচনি তথা সমগ্ৰ দেশৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বাবে নিৰন্তৰ যোগান সুনিশ্চিত হৈছে। ব্যাপক ক্ৰয়, ভাল উৎপাদন আৰু কৃষকসকলৰ পৰ্যাপ্ত সুবিধা প্ৰদান কৰাৰ ফলত খাদ্য সুৰক্ষা, কৃষকৰ কল্যাণ আৰু নিৰাপদ ভৱিষ্যতৰ প্ৰতি দেশৰ প্ৰতিশ্ৰুতিবদ্ধতা দৃঢ় হৈ উঠিছে বুলি শ্ৰীযোশীয়ে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ খাদ্য সুৰক্ষা নিৰন্তৰ শক্তিশালী হৈ উঠিছে। ভাৰত আৰু ভিয়েটনামে নিত্য নতুন প্ৰযুক্তি, উদ্ভাৱন, গৱেষণা আৰু ষ্টাৰ্টআপ খণ্ডত সহযোগিতা সুদৃঢ় কৰাৰ বিষয় লৈ কালি আলোচনাত মিলিত হয়। বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং আৰু ভিয়েটনামৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ ভু হাই কুৱানৰ মাজত নতুন দিল্লীত হোৱা এই আলোচনাত দুয়োপক্ষই কৃত্ৰিম বুদ্ধিমত্তা অভিযান, চাইবাৰ সুৰক্ষা পৰিকাঠামো, উদ্ভাৱন অনুকূল ব্যৱস্থা আৰু প্ৰযুক্তি হস্তান্তৰ উদ্যমৰ বিষয়ে মত বিনিময় কৰে। বৈঠকত গৱেষণা প্ৰতিষ্ঠান, উদ্ভাৱন কেন্দ্ৰ আৰু প্ৰযুক্তি বিকাশ মঞ্চসহ দুয়ো দেশৰ মাজৰ শৈক্ষিক আৰু প্ৰতিষ্ঠানগত সম্পৰ্কৰ পৰ্যালোচনা কৰা হয়। বৈঠকত ডঃ সিঙে কয় যে যোৱা দশকত দুয়ো দেশৰ মাজৰ সৰ্বাম্মক কৌশলগত সহযোগিতাই নতুন গতি লাভ কৰিছে। তেওঁ কয় যে ভাৰত আছিয়ান গৱেষণা আৰু প্ৰশিক্ষণ জলপানী কাৰ্যসূচীৰ অধীনত ভিয়েটনামৰ প্ৰায় 10 গৰাকী গৱেষকে জলপানী লাভ কৰিছে। ডঃ ভু হাই কুৱানে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজৰ বৰ্ধিত সহযোগিতাৰ প্ৰতি আদৰণি জনায় আৰু সামাজিক ক্ষেত্ৰক উপকৃত কৰিব পৰা প্ৰযুক্তি সন্দৰ্ভত পৰিকল্পিত সমন্বয় গঢ়ি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰে। ভাৰত আৰু ফ্ৰান্সে বিজ্ঞান, প্ৰযুক্তি আৰু মহাকাশ খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ কাৰ্যক্ষেত্ৰ সম্প্ৰসাৰিত কৰিবলৈ পৰ্যালোচনা বৈঠকত মিলিত হয়। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে ফ্ৰান্সৰ

শিক্ষা গৱেষণা আৰু মহাকাশ মন্ত্ৰী ফিলিপ বাপটিষ্টৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে এখন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে বিজ্ঞান আৰু মহাকাশৰ ক্ষেত্ৰত ভাৰত ফ্ৰান্সৰ দ্বিপাক্ষিক সম্পৰ্ক এটা শক্তিশালী স্তম্ভলৈ বিকশিত হৈছে আৰু এই পদক্ষেপে প্ৰযুক্তিগত উন্নতি আৰু মানুহৰ মাজত ঘনিষ্ঠ সংযোগ স্থাপন কৰাত অৰিহণা যোগাইছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে 2026 চনটোক ভাৰত ফ্ৰান্সৰ উদ্ভাৱন বৰ্ষ হিচাপে ঘোষণা কৰাটোৱে উদীয়মান ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ এক উল্লেখনীয় সুযোগ প্ৰদান কৰিছে। মহাকাশ সহযোগিতাৰ বিষয়ে আলোচনা কৰি ডঃ সিঙে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আৰু ৰাষ্ট্ৰীয় মহাকাশ অধ্যয়ন কেন্দ্ৰৰ মাজত যৌথ উপগ্ৰহ অভিযানকে ধৰি সহযোগিতাৰ দীৰ্ঘ ইতিহাসৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে ভাৰতৰ গগনযান অভিযানত ফ্ৰান্সে কৰা সহায়ৰো শলাগ লয়। ডঃ সিঙে মহাসাগৰীয় অভিযান খণ্ডতো দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোকপাত কৰে। ফ্ৰান্সৰ মন্ত্ৰীগৰাকীয়ে মহাকাশ আৰু গৱেষণা সহযোগিতাৰ ক্ষেত্ৰত ভাৰতক এক গুৰুত্বপূৰ্ণ আৰু বিশ্বাসযোগ্য অংশীদাৰ বুলি অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে সহযোগিতাৰ শক্তিশালী উত্তৰাধিকাৰৰ ওপৰত আলোকপাত কৰাৰ লগতে সমগ্ৰ পৃথিৱী পৰ্যবেক্ষণ, উৎক্ষেপণ ব্যৱস্থা আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰে। ফ্ৰান্সৰ মন্ত্ৰীগৰাকীয়ে মহাকাশ খণ্ডত সহযোগিতা সম্প্ৰসাৰণৰ বাবে দেশখনৰ প্ৰস্তুতিৰ কথাও উল্লেখ কৰে। তেওঁ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পেৰিছত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ ভাৰতক আমন্ত্ৰণ জনাইছে। আমেৰিকাৰ এখন যুক্তৰাষ্ট্ৰীয় আদালতে এটা খণ্ডিত ৰায়যোগে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 10% গোলকীয় শুল্ক আৰোপৰ বাবে লোৱা সিদ্ধান্ত অবৈধ বুলি ঘোষণা কৰিছে। নিউয়ৰ্কৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য এখন তিনিজনীয়া বিচাৰপীঠৰ দুগৰাকী ন্যায়াধীশে শুল্ক আৰোপৰ বিৰোধিতা কৰে আৰু এগৰাকীয়ে সপক্ষে মত পোষণ কৰে। আদালতখনে কালি এইবুলি ৰায় দিয়ে যে শ্ৰীট্ৰাম্পে বাণিজ্য আইনৰ অধীনত সংসদে প্ৰদান কৰা ক্ষমতাৰ আওতাৰ বাহিৰলৈ গৈ শুল্ক আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে স্বাস্থ্যসেৱা খণ্ডত দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ প্ৰয়োগৰ লক্ষ্যৰে নতুন দিল্লীত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে কয় যে এই অংশীদাৰিত্ব কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ জৰিয়তে স্বাস্থ্যসেৱাৰ ফলাফলক উন্নত কৰাৰ দিশত এটা উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। ভাৰতৰ খনিজ সম্পদ খণ্ডই 2015 চনত নিলাম ব্যৱস্থা প্ৰৱৰ্তনৰ পিছত 101 খনিজ ভাণ্ডাৰৰ সফল কাৰ্যকৰীকৰণৰ জৰিয়তে মাইলৰ খুঁটি অৰ্জন কৰিছে। এই ভাণ্ডাৰসমূহৰ কাৰ্যকৰীকৰণে কেৱল খনিজ সম্পদসমূহ নিলাম কৰাই নহয় খনিজ সম্পদৰ আবণ্টনৰ পৰা উৎপাদন প্ৰক্ৰিয়া যথেষ্ট ক্ষীপ্ৰ কৰি তুলিছে বুলি খনিজ মন্ত্ৰালয়ে বিবৃতিযোগে প্ৰকাশ কৰিছে। কাৰ্যকৰী হোৱা ভাণ্ডাৰসমূহে ঘৰুৱা খনিজ উৎপাদন বৃদ্ধি, মূল উদ্যোগসমূহৰ বাবে কেঁচামালৰ সুৰক্ষা শক্তিশালী কৰা, আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু সামগ্ৰিক অৰ্থনৈতিক বিকাশ সহায় কৰাৰ দিশত উল্লেখনীয় অৰিহণা যোগাব বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে এই নিলাম কৰা খনিজ ভাণ্ডাৰসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সকলো ৰাজ্য চৰকাৰৰ সক্ৰিয় প্ৰচেষ্টা, নীতিগত সমৰ্থন আৰু প্ৰশাসনিক দক্ষতাৰ শলাগ লয়। নিলাম কৰা 101 খনিজ ভাণ্ডাৰৰ সফল কাৰ্যকৰীকৰণে ভাৰতৰ খনিজ খণ্ডৰ কাঠামো শক্তিশালী কৰাটো প্ৰতিফলিত কৰাৰ লগতে স্বচ্ছ, দক্ষ আৰু বহনক্ষম খনিজ খণ্ডৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতা যোৱা নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন বৰ্ষা বিঘ্নিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক 9 ৰাণত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে 213 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 19 অভাৰত 6টা উইকেটৰ বিনিময়ত 203 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 19 অভাৰত 3টা উইকেট হেৰুৱাই 209 ৰান সংগ্ৰহ কৰে। লক্ষ্ণৌৰ হৈ মিচেল মাৰ্চে 56টা বলত 111 ৰান কৰে। বৰষুণৰ বাবে খেলখন কেইবাবাৰো বিঘ্নিত হোৱাৰ ফলত দুয়োটা দলৰ বাবে খেল 19 অভাৰলৈ হ্ৰাস কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত বেংগালুৰুৱে DLS নিয়ম অনুসৰি 213 ৰানৰ লক্ষ্য লাভ কৰে। মিচেল মাৰ্চক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ভাৰত আৰু ভিয়েটনামৰ বাবে পৰিৱৰ্তিত বিশ্ব শৃংখলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা যথেষ্ট থল আছে বুলি ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে দেশৰ চৰকাৰী শস্য ভাণ্ডাৰত 604 লাখ টনৰো অধিক শস্য মজুত আছে বুলি প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এখন বৰ্ষা বিঘ্নিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক 9 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে এয়া দুৰ্গাময়ী বৰা।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সুৰেশ হাতীমুৰীয়াৰ কণ্ঠৰ এটি গীত।

mathematical statistics, applied statistics, quantitative economics, econometrics, অথবা informatics বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ। লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। নিয়োগ বাতৰি ইমানেই।

দিনৰ 11:30 বজাত গীতিমালিকাৰ গীত অনুষ্ঠানত শুনিবলৈ পাব নীলোৎপল গায়ন, ভিতালী দাস, সৌৰভজ্যোতি মহন্ত, ৰীতা বৰুৱা, কংকনা ভাগৱতী আৰু পল কুমাৰ ডেকাৰ কণ্ঠৰ গীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মনজিত গগৈ। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 12 মে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত কালি এই সন্দৰ্ভত অনুষ্ঠিত প্ৰস্তুতি বৈঠকৰ পাছত এখন সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই 12 মেত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অহা 10 মেত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।
1: আৰু শপতগ্ৰহণ অনুষ্ঠান নিশ্চিতভাৱে ৰাইজে ব্যাকুল হৈ আছে এই শপতগ্ৰহণ অনুষ্ঠান স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে। সেইকাৰণে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ নিৰ্ধাৰণ কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া শপতগ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধেয় নীতিন নবীন ডাঙৰীয়া, বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল, উপমুখ্যমন্ত্ৰী

0: সকল এন ডি এ শাসিত প্ৰদেশসমূহৰ, তেনেধৰণে আমাৰ সমগ্ৰ ভাৰতৰ পৰা দলৰ জ্যেষ্ঠ শ্ৰেষ্ঠ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মাননীয় মন্ত্ৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
1: লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা তিনিদিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। পুৱা ফাট পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰা হ'ব। এই অনুষ্ঠানত বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰিব। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মহঘলি চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতেই টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কপৌ ফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। মাজুলীৰ কৃষিখণ্ডৰ সৈতে জড়িত কৃষকসকলৰ কৃষিকাৰ্য প্ৰত্যক্ষ কৰা আৰু তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা আয়ুক্ত সৃষ্টি সিঙে কালি কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ভকত চাপৰি পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে কেইবাগৰাকীও প্ৰগতিশীল কৃষকৰ কৃষিপামত উৎপাদিত বিভিন্ন শাক পাচলিৰ খেতি পৰিদৰ্শন কৰে। তেওঁ লগতে কৃষকসকলৰ সমস্যাৰ বুজ লয় আৰু কৃষিখণ্ডত থকা সম্ভাৱনীয়তাসমূহৰ বিষয়ে অৱগত কৰে। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। লোক আদালতৰ জাননী পোৱা সকলো লোককেই এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহান জনায়। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখনা মহকুমা আদালতত কাইলৈ বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই বিশাল শৰ্মা। মুখ্য সমাচাৰ। पश्चिम बंगाल में भारतीय जनता पार्टी के केंद्रीय पर्यवेक्षक अमित शाह आज कोलकाता में विधायक दल का नेता चुनने के लिए पार्टी के नवनिर्वाचित विधायकों से मुलाकात करेंगे। तमिलनाडु में सरकार गठन को लेकर गतिरोध जारी। सबसे बड़ी पार्टी को समर्थन देने के मुद्दे पर वीसीके, सीपीआई और सीपीआईएम के विधायकों की आज बैठक। वियतनाम के राष्ट्रपति तो लैम ने मुंबई में व्यापार फोरम में वैश्विक आपूर्ति श्रृंखला में भारत और वियतनाम की भूमिका पर बल दिया। वाणिज्य मंत्री पीयूष गोयल ने वैश्विक कृषि परिदृश्य में भारत की स्थिति मजबूत करने के उपायों की समीक्षा की। सऊदी अरब ने अपने सैन्य ठिकानों और वायु क्षेत्र तक अमरीकी सेना की पहुंच रोकी। और आईपीएल क्रिकेट में लखनऊ सुपर जायंट्स ने डकवर्थ लुइस नियम से रॉयल चैलेंजर्स बेंगलुरु को 9 रन से हराया। अब समाचार विस्तार से। पश्चिम बंगाल विधानसभा चुनाव में भारतीय जनता पार्टी के केंद्रीय पर्यवेक्षक और केंद्रीय गृह मंत्री अमित शाह आज कोलकाता पहुंच रहे हैं। वे भारतीय जनता पार्टी के नवनिर्वाचित विधायकों के साथ बैठक करेंगे। बैठक के दौरान पार्टी विधायक दल के नेता का चयन किया जाएगा। एक रिपोर्ट।
3: पश्चिम बंगाल में पहली बीजेपी सरकार इस शनिवार 25 वैशाख को ब्रिगेड परेड ग्राउंड में शपथ लेगी। पार्टी सूत्र के अनुसार प्रधानमंत्री नरेंद्र मोदी

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলো হাৰ্জত। এতিয়া নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে এয়া জুবিন গাৰ্গ আৰু কনকলতা।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ, অসম, তামিলনাডু, কেৰালম, পশ্চিমবংগ আৰু পুডুচেৰীৰ পৰা নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ, দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন, ঢকুৱাখনাৰ মহঘুলী চাপৰিত আজিৰে পৰা ঐতিহ্যমণ্ডিত ফাট বিহু উদযাপন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন বৰ্ষাবিঘ্নিত খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 9 ৰাণত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই মনজিত গগৈ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত কালি এই সন্দৰ্ভত অনুষ্ঠিত প্ৰস্তুতি বৈঠকৰ পাছত এখন সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই 12 মে'ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন কে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অহা 10 মে'ত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।
1: আৰু শপতগ্ৰহণ অনুষ্ঠান নিশ্চিতভাৱে ৰাইজে ব্যাকুল হৈ আছে এই শপতগ্ৰহণ অনুষ্ঠান স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে। সেইকাৰণে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ নিৰ্ধাৰণ কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া শপতগ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি

0: হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰিব। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মঘুলী চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতেই টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি ফাট বিহু উদযাপন সমিতিৰ সভাপতি বসন্ত শইকীয়াই প্ৰকাশ কৰিছে।
1: বিগত বৰ্ষসমূহৰ দৰে বাপতি সাহোন ঐতিহ্যমণ্ডিত ঢকুৱাখানাৰ লোক উৎসৱ ফাট বিহু আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে আমাৰ বিহুত এইবাৰ বিভিন্ন জাতি জনগোষ্ঠী প্ৰায় 200ৰো অধিক বিহু দলে অংশগ্ৰহণ কৰিব। আজি আমাৰ প্ৰথম কাৰ্যসূচী পুৱা 9 বজাত পতাকা উত্তোলনে এই কাৰ্যসূচী আৰম্ভ হ'ব আৰু আজি আমাৰ টকা বিহু আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা হ'ব আৰু 9 মে তাৰিখে আমাৰ গামোচা প্ৰতিযোগিতা, কপৌফুল ৰোপণ, গছপুটি ৰোপণ, পূৰ্ণবয়স্ক সকলো জাতি জনগোষ্ঠীৰ বিহু প্ৰদৰ্শনৰ লগতে ফাট বিহুৰ বছৰেকীয়া প্ৰকাশ বিহুৱান উন্মোচন কৰা হ'ব। আৰু এইবাৰ ফাট বিহুতলীত এটা বিশেষ কাৰ্যসূচী সংযোগ হৈছে ক্ষুদাকণ্ঠ ভূপেন হাজৰিকা আৰু সংগীত সূৰ্য জুবিন গাৰ্গদেৱৰ দুটিকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি অহা কালিলৈ শুভ উন্মোচন কৰা হ'ব আৰু অহা 10 মে তাৰিখে আমাৰ বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা হ'ব। লগতে বিহুৰ যি ঐতিহ্যৰ বৈশিষ্ট উদযাপিত কৰি ৰখা মুকলি বিহু প্ৰতিযোগিতা হ'ব আৰু এই বিহু মৰাৰ পিছত আমাৰ মুকলি সভাৰ কাৰ্যসূচী সমাপন কৰি আমি ফাট বিহুৰ 3টি দিনৰ কাৰ্যসূচী সমাপন হ'ব।
0: ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা অনুমোদিত নোহোৱা আৰু ইউডাইজ কোড নথকা বিদ্যালয়সমূহৰ 9ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ নাম চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়সমূহত পঞ্জীয়ন নকৰিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ দিছে। মাধ্যমিক শিক্ষা সঞ্চালকে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। এনে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ ফলত বহু চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ত অসুবিধাৰ সৃষ্টি হৈছে বুলি নিৰ্দেশটোত কোৱা হৈছে। বিশেষকৈ বিদ্যালয়সমূহৰ পৰীক্ষাৰ কৃতকাৰ্যতা পৰীক্ষণ আৰু নিৰীক্ষণত অসুবিধাৰ সৃষ্টি হোৱা বুলি কোৱা হৈছে। ইতিমধ্যে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ যোগেদি সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীয়ে ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটীৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বৰুৱে এই ৱাকাথনৰ শুভাৰম্ভ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰও আজি নিৰ্মালীগাঁৱৰ হাইস্কুলৰ পৰা সম্প্ৰীতি দৌৰৰ আয়োজন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ শৈকত পাত্ৰই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ বিষয়ববীয়াকে ধৰি অন্যান্য লোকে অংশগ্ৰহণ কৰে। আকাশবাণী ডিফু কেন্দ্ৰও আজি চহৰখনৰ আৰ্বৰিটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ পৰা ৱাকাথনৰ আয়োজন কৰে। কেন্দ্ৰটোৰ অনুষ্ঠান কাৰ্যবাহী প্ৰদীপ ৰংফাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতা যোৱা নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন বৰ্ষাবিঘ্নিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 9 ৰাণত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 213 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 19 অভাৰত 6টা উইকেটৰ বিনিময়ত 203 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 19 অভাৰত 3টা উইকেট হেৰুৱাই 209 ৰাণ সংগ্ৰহ কৰে। লক্ষ্ণৌৰ হৈ মিচেল মাৰ্চে 56টা বলত 111 ৰাণ কৰে। বৰষুণৰ বাবে খেলখন কেইবাবাৰো বিঘ্নিত হোৱাৰ ফলত 2টা দলৰ বাবে খেল 19 অভাৰলৈ হ্ৰাস কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত বাংগালুৰুৱে DLS নিয়ম অনুসৰি 213 ৰাণৰ লক্ষ্য লাভ কৰে। মিচেল মাৰ্চক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপনাদের পুয়ার আঞ্চল।

0: আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসা, খানাপাৰাত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰস্তুতি, তামিলনাডুত চৰকাৰ গঠনৰ কুচকাৱাজৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। সোমবাৰে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰ ভাবি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক দুৰ্বৃত্তই হত্যা কৰাৰ পাছতে ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। নিয়াবা বাৰ্তা কাকতে নিৰ্বাচনোত্তৰ হিংসাৰ ভয়ংকৰ ৰূপ গুলীবোমাত অগ্নিগৰ্ভা পশ্চিমবংগ শিৰোনামেৰে এই বাতৰি প্ৰকাশ কৰিছে। ভোটযুদ্ধত পৰাজিত হোৱাৰ পাছতো পদবী এৰিবলৈ অস্বীকাৰ কৰি মমতা বেনাৰ্জীয়ে দেশত নজিৰবিহীন পৰিৱেশৰ সূচনা কৰাৰ পাছত সাংবিধানিক নিয়ম অনুসৰি ৰাজ্যপাল টি এন ৰবিয়ে কালি বিধানসভা ভংগ কৰে। শনিবাৰে ৰাজ্যখনত নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব। অসমীয়া প্ৰতিদিন, দৈনিক অগ্ৰদূত, দ্য চেণ্টিনেল, অসমীয়া খবৰ, দি আছাম জীৱন আদি কাকতে এই বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে মন্ত্ৰীসভাত থাকিব চমক, স্থান নাপাব পূৰ্বৰ একাধিক মন্ত্ৰীয়ে শিৰোনামেৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ তত্বাৱধানত বাজপেয়ী ভৱনত কালি অনুষ্ঠিত নতুন মন্ত্ৰীসভা গঠন সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ বৈঠকৰ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। উত্তৰাখণ্ডৰ কেদাৰনাথত তীৰ্থ ভ্ৰমণৰ বাবে গৈ শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ বাবে অকাল মৃত্যু খাপতি লোৱা মৰিগাঁৱৰ পাপৰি বৰদলৈৰ মৃতদেহ স্বগৃহলৈ অনাৰ পাছতে অঞ্চলটোত কালি শোকাকুল পৰিৱেশে বিৰাজ কৰাৰ বাতৰিটো আন কাকতসমূহৰ লগতে দৈনিক জনমভূমি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। আহক এতিয়া পুনৰ বাতৰি মাজলৈ উভতি দিয়া যাওক।
0: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ অহা 12 মে' তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ। অসম, তামিলনাডু, কেৰালম, পশ্চিমবংগ আৰু পুডুচেৰীৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন। ঢকুৱাখনাৰ মহখুলী চাপৰিত আজিৰে পৰা ঐতিহ্যমণ্ডিত ফাট বিহু উদযাপন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 9 ৰাণত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। এতিয়া আগবঢ়াবলৈ লৈছো চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে এয়া জুবিন গাৰ্গ, ছবি মন যায়, গীতৰ কথা দিগন্ত ভাৰতীৰ।

অনুষ্ঠানত এইবাৰ শুনো আহক। অংগৰাগ মহন্ত আৰু মৃন্ময়ী মমতাৰ কণ্ঠৰতি গীত, ছবি ৰ'দৰ চিঠি, গীতিকাৰ দিগন্ত ভাৰতী, সুৰকাৰ জুবিন গাৰ্গ।

ৰূপালীঠ অনুষ্ঠানত এইবাৰ শুনোৱা হওক গুলজাৰ ৰচিত আৰু অনু মালিক সুৰাৰোপিত এটি গীত। গীতটিত কণ্ঠদান কৰিছে উদিত নাৰায়ণ আৰু অলকা য়াগ্নিকে। ছবি ফিজা।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো 1942 এ লাভ ষ্টৰী ছবিখনৰ পৰা এটি গীত কুমাৰ চানুৰ কণ্ঠত। গীতৰ কথা জাভেদ আখতাৰৰ, সুৰ ৰাহুল দেৱ বৰ্মনৰ।

ৰূপালী ঢৌ অনুষ্ঠানটি ইমানতে সামৰা হ'ল। শ্ৰোতাসকল, এতিয়া সময় 9:45 গৈছে। ইয়াৰ লগে লগে প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ অন্ত পৰিল। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মঞ্জয়ী শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, লস্মিতা শইকীয়া, হৰমোহন বৰ্মন, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিজিৎ শৰ্মা, আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো গীতিমালিকাৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে এয়া নীলোৎপল গায়ন, গীতৰ কথা কেশৱ দত্তৰ, সুৰ মনোজ বৰুৱাৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো হীৰেণ গোস্বামী ৰচিত এটি গীত ভিতালী দাসৰ কণ্ঠত, প্ৰযোজনা কিশোৰ দাসৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সৌৰভজ্যোতি মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ধ্ৰুৱ তালুকদাৰৰ, সুৰ বিপুল বৰুৱাৰ।

আপোনালোকে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক জিতেন ডেকা ৰচিত এটি গীত ৰীতা বৰুৱাৰ কণ্ঠত, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনোৱা হওক কংকনা ভাগৱতী আৰু পল কুমাৰ ডেকাৰ কণ্ঠৰতি গীত। গীতৰ ৰচনা হেমন্ত গোস্বামীৰ, সুৰ মণি মহন্তৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 12 বজাত হিন্দীত বাতৰি, 12:05 ইংৰাজীত বাতৰি আৰু 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅ'ত আছোঁ মই ৰুজিমুদৈ।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ আগতে জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। মহম্মদ কুশীৰ উল্লাহ আৰু সংকীপ্ৰিণ্টৰ কণ্ঠত জিকিৰ শুনিবলৈ পাব 6:10।

6:30 প্ৰচাৰ কৰা হ'ব শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি। আজিৰ বিষয় ছালৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ। উপস্থিত থাকিব ডক্টৰ সেউজী দাস, চৰ্মৰোগ বিশেষজ্ঞ। অনুষ্ঠানটিৰ আগধৰিব স্নেহা পাঠকে।

ন প্ৰতিভা অনুষ্ঠানটি শুনিবলৈ পাব 7:20। অনুষ্ঠানটিত উপস্থিত থাকিব কটন বিশ্ববিদ্যালয়ৰ এগৰাকী সু গায়িকা ফ্লৰিনা বৈশ্য। গীটাৰত সংগত কৰিব মনদীপ মুদাকে। অনুষ্ঠানটিৰ আগ ধৰিছে প্ৰাঞ্জিত প্ৰীতম কলিতাই। 8:05 শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। আৰু এনেদৰেই সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। কাইলৈও ঠিক একেই সময়তে আৰম্ভ কৰা হ'ব যুৱবাণী। মনোৰঞ্জন আগবঢ়োৱা হ'ব 5:15। 5:55 আগবঢ়োৱা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসমীয়া কথিকা শুনিবলৈ পাব 6:10। ইন্দ্ৰাণী তালুকদাৰৰ আধুনিক গীত শুনিবলৈ পাব 6:30। যুৱ কৰ্মশালা অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:20। 8:00 শুনিবলৈ পাব মোৰ অনুভৱৰ গীত। আৰু এনেদৰেই সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এতিয়া আৰম্ভ কৰিবলৈ ওলাইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত প্ৰথমেই শুনাবলৈ লৈছো জৱানী দিৱানী ছবিখনৰ পৰা এই সুমধুৰ গীতটি।

সুনীলি চৌহানৰ কণ্ঠত জৱানী দিৱানী ছবিখনৰ পৰা এই সুমধুৰ গীতটি শুনিলে এইবাৰ শুনাবলৈ লৈছো অশোকা ছবিখনৰ পৰা আলকা য়াগ্নিক আৰু হেমা সৰদেশাইৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছো অশোকা ছবিখনৰ পৰাই এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছো হম তোমাৰে হে সনম ছবিখনৰ পৰা সোনু নিগম আৰু অনুৰাধা পৰৱালৰ কণ্ঠত এই সুমধুৰ গীতটি।

শুনি আছে মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছোঁ হম তুমাৰে হে সনম ছবিখনৰ পৰাই কুমাৰ চানু আৰু বেলা সুলাখীৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছোঁ অশোকা ছবিখনৰ পৰা অভিজিৎ আৰু আলকা ইয়াগনিকৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছো অশোকা ছবিখনৰ পৰাই শান আৰু সুনীতা ৰাওৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছোঁ জৱানী দিৱানী ছবিখনৰ পৰা অভিজিত সাৱন্ত আৰু শ্রেয়া ঘোষালৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে ইমান পরে গীতর নিয়মীয় অনুষ্ঠান মনোরঞ্জন শুনিলে। এইবার আগবাইছো নিয়োগ প্রত্যাশী যুবক যুবতীর উদ্দেশ্যে প্রচারিত অনুষ্ঠান শিক্ষণ প্রশিক্ষণ সংস্থান। ইউনিয়ন ব্যাংক অফ ইন্ডিয়াত খালি হওয়া 1865টা এপ্রেন্টিস পদর বাবে আবেদন বিচরা হয়েছে। অসমৰ প্রার্থীৰ বাবে পদর সংখ্যা 29। প্রার্থী স্নাতক হব লাগিব, বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হব লাগিব। প্রশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হব। বিতং তথ্য আৰু আবেদনৰ বাবে প্রার্থীয়ে ইউনিয়ন ব্যাংক অফ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন ব্যাংক অফ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ ব্যাংক অফ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে।

কমিশনস বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ। লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 10 মে'। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 10 মে'। কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। এয়াই শিক্ষণ প্ৰশিক্ষণ সংস্থান।

0: যুগৰ গান।
1: অগ্নি যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: অ' মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নি যুগৰ গান।

0: প্ৰব্লেমটো সেইটোৱে হৈছে, মোৰ বোলে খৰ হৈছে, খজুলি হৈছে, প্ৰথমতে যাব ফাৰ্মাচীৰ ওচৰত, মোক এটা মলম দিয়ক। আৰু ফাৰ্মাচীয়ে খৰৰ কেতিয়াও ৰাইট ট্ৰিটমেণ্ট কৰিব নোৱাৰে, সিহঁতি সদায় কম্বিনেশ্যন ক্ৰীম কিছুমান দিব য'ত মানে এণ্টি ফাংগাল থাকিব, এণ্টি বেক্টেৰিয়েল এটা থাকিব, ষ্টেৰইড থাকিব, আৰু চবতকৈ ক্ষতি কৰা বস্তুটো হৈছে সেই ষ্টেৰইডটো। গতিকে এই বস্তুটো অকল আমাৰ চিটিতে নহয়, গাঁৱে ভূঞেও এইটো বহুত কমন, পেৰিফেৰেল এৰিয়াবোৰতো বহুত কমন। গতিকে মেক্সিমাম পেচেণ্টৰ আজিকালি খৰ খজুলি মানে খৰ যিটো হয়, যিটো ফাংগাল ইনফেকশ্যন নাইবা ৰিং ৱাৰ্ম বুলি বহুতে কয়, যিবোৰ আমাৰ কৰঙণৰ চোক এইবোৰ জেগাত বহুত কমন, আজিকালিতো গোটেই গাতে হয়, ফেচতো হয়, বিয়পি যায়। বহুতৰ প্ৰথমতে কৰঙণৰ চোকতে আৰম্ভ হয় কাৰণ সেইখিনি জেগা ঘামি থাকে। আৰু য়েছ, গৰমৰ দিনত চিমটমখিনি বহুত বেছি হয়, গৰমৰ দিনত খজুলি, খৰৰ খজুলিটো বহুত বাঢ়ি যায় কাৰণ ঘামি থাকে, ফাংগাছ গ্ৰ' হৈ থাকে, আৰু খজুলি হ'ব, ঘামিব, পেচেণ্টৰ আৰু খজুলি বাঢ়িব, আৰু পেচেণ্টে আকৌ ফাৰ্মাচীত গৈ গৈ সেই মলমকেইটা লগাব। এনেকুৱা হয় পেচেণ্টৰ, এনেকুৱাও পেচেণ্ট আহে আমাৰ ওচৰত বছৰ মানে এবছৰ, দুবছৰ, তিনি বছৰ, চাৰি বছৰ ধৰি খৰত ভুগি আছে। যিটো বেমাৰ যদি প্ৰথমতে আমাৰ ওচৰত আহে, আমি দুই তিনি সপ্তাহতে চাফা কৰি দিব পাৰোঁ। এইটো একচুৱেলি ইমান ডাঙৰ বেমাৰ নহয়, একদম আগতেতো এনেকুৱা আছিলে, যেতিয়া এইবোৰ দৰৱ তেনেকে, এই ষ্টেৰইডবোৰ এনেকে অভাৰ দ্য কাউণ্টাৰ বিক্ৰী নহৈছিলে উইদাউট প্ৰেছক্ৰিপশ্যন, তেতিয়া ছিংগল যদি এটা খৰৰ ঘাঁ থাকে, অকল মলমতে আগতে ঠিক হৈছিলে, প্ৰপাৰ এণ্টি ফাংগাল মলমত ভাল হৈ গৈছিলে। কিন্তু আজিকালি এই স্পেচিয়েলি এই যিবোৰ এনেকুৱা ধৰণৰ ছাইড ইফেক্ট থকা ষ্টেৰইড মলমবোৰ লগাই লগাই আজিকালি কোনো পেচেণ্টে এটা ঘাঁ লৈ কেতিয়াও আমাৰ ওচৰত নাহে। এটাতো ষ্টেৰইড লগাই লগাই বিয়পি যায়, ডাঙৰ হৈ যাব আৰু বেলেগ অইন জেগাত হ'ব, গোটেই গাতে বিয়পি যাব, তাৰপিছত মুখে চোখে অৱস্থা নাই মানে।
1: সজাগতাৰ অভাৱত তেওঁলোকৰ মানে নিজাকে
0: ছেল্ফ ট্ৰিটমেণ্ট আৰু ছেল্ফ মেডিকেশ্যন বহুত বেছি হৈছে, আৰু ফাৰ্মাচীত এইবোৰ বিক্ৰী কৰি দিয়ে সিহঁতৰতো। কাৰণ এটা কথা সঁচা কি যে, প্ৰথম যেতিয়া সেই ষ্টেৰইড মলমটো লগাব, সেই কম্বিনেশ্যন ক্ৰীমটো, প্ৰথমতে অলপ পেচেণ্টে আৰাম পায় কাৰণ ষ্টেৰইড থাকে ন, গতিকে ষ্টেৰইডে যিকোনো ধৰণৰ খজুলিয়ে হওক বা যিকোনো ধৰণৰ ইনফ্লামেশ্যনটো ষ্টেৰইডে অলপ কমায়, কিন্তু ষ্টেৰইডে বীজাণুটো মাৰিব নোৱাৰে। আৰু খৰটো হ'ল আমাৰ এটা বীজাণুযুক্ত বেমাৰ, যিটো ফাংগাছে কৰে, ভেঁকুৰ, ঠিক আছে। গতিকে ষ্টেৰইড দিলে বস্তুটো যিহেতু আমাৰ বডি লোকেল ইমিউনিটিটো কমাই দিয়ে, গতিকে খৰটো বেছিকৈ স্প্ৰেড হয়, ফাংগাছটো বেছি শক্তিশালী হৈ যায় আৰু সি বেছি ছালৰ বেছি তললৈকে গুচি যায়। গতিকে আৰু লগৰ বেলেগ আনখিনি ছাইড ইফেক্টো আছেই, ষ্টেৰইডৰ যিখিনি ছাইড ইফেক্ট স্কিনৰ ওপৰত হয় সেইখিনি মই কম বাৰু, কিন্তু খৰৰ ট্ৰিটমেণ্টটো যেতিয়া আমাৰ ওচৰত কৰিব আহে, খৰৰ ট্ৰিটমেণ্টটো দীঘলীয়া হৈ যায়। মই আগতে ক'লো, যোনে কোনো ষ্টেৰইড নাইবা এনেকুৱা ধৰণৰ ক্ৰীম নলগোৱাকৈ আমাৰ ওচৰত একদম হোৱাৰ লগে লগে আহে, দুই তিনি সপ্তাহত পুৰা ভাল হৈ যায়,
1: সহজতে ঠিক,
0: সহজতে ঠিক হৈ যায়। কিন্তু এতিয়া মানে এনেকুৱা হৈছে পেচেণ্টৰ পিছত এনেকুৱা, বাইদেউ এইটো বহুত মানে কি, এইটো বেমাৰ হৈছে মোৰ, আজি পাঁচ বছৰে ধৰি মোৰ এইটো ভাল হোৱা নাই বোলে। কিন্তু মেইন কাৰণটো, বেমাৰটো একচুৱেলি নিজে পেচেণ্টে ইমান ডাঙৰ কৰিছে, ঠিক আছে। তাৰপিছত কি হ'ব, ডক্টৰৰ তাত আহিব, আমিতো আজিকালি ডাইৰেক্ট একমাহৰে দৰৱ দিবলগীয়া হয়, কিন্তু এনেকুৱা হৈছে মানুহৰ একমাহতো ভাল নহয়, মানে একমাহত আৰাম পাই যায়, কিন্তু যিহেতু মই ক'লো ফাংগাছটো অলপ তললৈকে গুচি যায়, অলপমান ৰিজাৰ্ভাৰ হিচাপে থাকি যায়, অলপো যদি বীজাণু ৰৈ যায় নহয়, সি আকৌ দুই তিনি সপ্তাহ পিছত আকৌ হয়। গতিকে আজিকালি আমি কি কৰিছো, অলপ দীঘলীয়াকৈ ট্ৰিটমেণ্ট দিওঁ, দুই তিনি মাহলৈকে দিবলগীয়া হয়, সেইটোৱে কথা। আৰু পেচেণ্টৰ মানে ইমান ধৈৰ্য নাথাকে, গ'লো দেখোন একমাহ ট্ৰিটমেণ্ট কৰিলেও ভালে নাপালোঁ, আকৌ গৈ ঘূৰি পকি আকৌ সেই ফাৰ্মাচীৰ মলমকেইটাকে লগাই লগাই আৰু বেছি বেয়া কৰি কৰি আহে, সেইটো এটা বস্তু। আৰু বাকী ষ্টেৰইডৰ ছাইড ইফেক্টটোতো আছেই, সেইখিনি খৰটোতো বিয়পিলে, লগতে যিখিনি জেগাত ষ্টেৰইডটো লগাব, ছালটো পাতলি যায়, ষ্ট্ৰেচ মাৰ্কছ হয়, কেতিয়াবা শালমুনৰ নিচিনা গুটি গুটি হ'ব সেইবোৰ জেগাত, ছালটো বগা হয়, পাতলি যায়, বহুতখিনি ছাইড ইফেক্ট হয়। আৰু মানুহেতো এই ষ্টেৰইডটো মুখতো লগায়, মুখতো যদি খৰ হোৱা বুলি তাৰপিছত গোটেই মুখত ষ্টেৰইড লগাব, আৰু মুখত তাৰপিছত যিটো অৱস্থা হ'ব, ৰ'দত গৈ ছেঞ্চিটিভিটি হয়, ওলাব, ৰ'দত ওলাব নোৱাৰা হয়, ৰঙা পৰি যায়। এনেই বাৰু খৰটো প্ৰথমতে আৰম্ভণি সদায় মেক্সিমামৰ সেই তলৰ জেগাখিনিতে হয়, কৰকণৰ চুক নাই বাহিৰ, কিন্তু আল্টিমেটলি গৈ মুখত পায়গৈ, কাৰণ যিটো এবিউজ হয় মানে, তাৰপিছত বিয়পি বিয়পি এনেকুৱাও পেচেণ্ট দেখা গৈছে কি যে, মানে গোটেই বডিতে হৈছে, মানে গোটেই ছালত জাগা বাকী নাই, মানে কিমান দিনৰ পৰা হৈছে বোলে, বাইদেউ চাৰি পাঁচ বছৰৰ পৰা মোৰ হৈয়ে আছে, হৈ আছে, হৈ আছে, এইফালে লগাই আছে অকল ষ্টেৰইড। গতিকে কেতিয়াও বীজাণুটোতো কেতিয়াও নমৰে, উল্টা বীজাণু শক্তিশালী হৈ গৈ আছে, ষ্টেৰইডটো লগাইছে অলপমান খজুলিটো আৰাম পায়, গতিকে খজুলিটোতো কমিছে, গতিকে এইটোকে লগাই থাকোঁ, কিন্তু বীজাণুটো মৰা নাই।
1: কিন্তু খৰ কি কি কাৰণত হ'ব পাৰে?
0: খৰটো একচুৱেলি আমাৰ ফাংগাল ইনফেকশ্যন, আৰু এটা কথা ইম্পৰ্টেণ্ট, এইটো বিয়পে, যিহেতু এইটো কণ্টেজিয়াছ ইনফেকচিয়াছ হয়, ঘৰৰ এজন মানুহৰ ছাপোজ হ'ল, কাৰোবাৰ পৰা আহিলে, ক'ৰবাৰ কেতিয়াবা মাটিৰ পৰাও হয়, কেতিয়াবা মানুহৰ পৰাও হয়, মানে মেন টু মেন কণ্টেক্ট, স্কিন টু স্কিন কণ্টেক্ট হয়, কাপোৰৰ যি কাপোৰ শ্বেয়াৰ কৰে, ছাপোজ ঘৰৰ এজনৰ হ'ল, বহুত হাই চান্স কি যে ঘৰৰ গোটেই ফেমিলি মেম্বাৰ্ছ, আমাৰ পিছত তেনেকেই পেচেণ্ট আহে, অলমষ্ট অল ফেমিলি মেম্বাৰ্ছ।

0: হৈ যায়, এজনৰ হ'ল আনজনৰ হ'ব, কাপোৰ কানিবোৰতো একেলগে ধোৱা হয়, গতিকে একেলগে বিচনাত থকা হয়, গতিকে তেনেকে বিয়পে। তাৰপিছত চাপোজ মাকৰ হ'ল, মাকৰ পৰা বাচ্চাৰো হয়, আজিকালি বাচ্চাৰ হয়, হাজবেণ্ডৰ হ'ল, ৱাইফৰ হ'ল, তাৰপিছত এনেকেই বিয়পি থাকে আৰু। গতিকে বস্তুটো মানে যাৰ হয় সোনকালে ট্ৰিটমেণ্ট কৰিলে আমি অইন মানুহখিনিকো মানে আমি বচাব পাৰোঁ, তেতিয়া বস্তুটো নহয়গে। কিন্তু অনলি বিকজ ট্ৰিটমেণ্টটো ডিলেই হয়, যি টি দৰৱ লগাই থাকে, আল্টিমেটলি গোটেই ফেমিলি মেম্বাৰ্ছৰ হ'ব, তাৰপিছত এনেকুৱা দেখা গৈছে এইটো ফেমিলিৰ হ'ল, তাৰপিছত লাহেকৈ আনটো ফেমিলিৰ হ'ল, এনেকুৱা হৈছে। গাঁৱত আমাৰ বহুতৰে আছে বাইদেউ এইটো বেমাৰ, বহুতৰে খৰ বোলে চবৰে হৈছে, চবেই একেই মলম লগাব, একেই হেৰি চলিব, ষ্টেৰইড ক্ৰীমবোৰ লগাব, কাৰো ভাল নহয়। এতিয়া আমাৰ এনেকুৱা হৈছে, আগতে যি আমি দৰৱ ইউজ কৰিছিলোঁ, দুই এটা মলিকুল এতিয়া আমাৰ ৰেজিষ্টেণ্টে হৈ গৈছে, ইউজেই কৰিব নোৱাৰা হৈছোঁ। নতুন যিটো দৰৱ আছে সেইটো এতিয়া দিয়া হয়, কিন্তু সেইটোও এতিয়া দীঘলীয়াকৈ দিবলগীয়া হয়। আৰু মলমখিনিতো ভালকৈ লগাবই লাগিব, আমি যিখিনি মলম দিওঁ আমি অনলি এণ্টি ফাংগেল দিওঁ, আমাৰ মলমত ষ্টেৰইড নাথাকে। আমি যেতিয়া খৰৰ ট্ৰিটমেণ্ট কৰোঁ আমি এণ্টি ফাংগেল মলম দিওঁ, তাতে কম্বিনেশ্যন ক্ৰীম নাথাকে, মানে কম্বিনেশ্যন নাথাকে, খৰত কেতিয়াও কম্বিনেশ্যন দিব নালাগে, মানে এটা দৰৱতে এটা মলমতে বহুতকেইটা মলিকুল থাকে যে সেইটো খৰৰ ট্ৰিটমেণ্ট নহয়, সেইটো সেইটো এটা একচুৱেলি এটা ব্লাইণ্ড ট্ৰিটমেণ্ট, আমি নাজানো কি আছে এইটো দি দিছোঁ, সেইটো নহয়, আল্টিমেটলি সেইটো ক্ষতি কৰে। প্ৰথম যেতিয়া খৰ হয় কেতিয়াবা এনেকুৱা হয় কি যে কিছুমান ছালৰ বেলেগ বেমাৰো খৰ যেন লাগিব পাৰে, ডেফিনেটলি পেচেণ্টে কেতিয়াও ডিচাইড কৰিব নোৱাৰে কি যে মোৰ এইটো খৰে হৈছে। কিন্তু য়েছ, কেতিয়াবা কাৰণ ৰিং ৱৰ্মটো যেতিয়া একদম ক্লাছিকেল শ্বেপ এটা লৈ লয়, কাৰণ মানে যিটো একদম ক্লাছিকেল খৰ সেইটো প্ৰথমতে আৰম্ভণি এটা খজুৱাই খজুৱাই ৰঙা পৰিব, গুটিৰ নিচিনা হ'ব, তাৰপিছত লাহেকৈ সি বিয়পি বিয়পি গৈ থাকে, মাজৰখিনি ক্লিয়াৰ হৈ যায়, তাৰপিছত সি ৰিঙৰ নিচিনা বিয়পে, ছাইডৰখিনি মাৰ্জিনটো ৰঙা ৰঙা গুটি গুটি টাইপৰ হৈ থাকে। গতিকে সেইটো ক্লাছিকেল পিকচাৰ, সেইটো পিকচাৰত এনেই আমাৰ বহুতে গম পায় যে মোৰ ৰিং ৱৰ্ম হৈছে। কিন্তু ডায়েগনচিছ ফালৰ পৰা এটা কথা থাকে, কেতিয়াবা আমাৰ বেলেগ বেমাৰো ইনফেক্ট এনেকুৱা ৰিঙৰ নিচিনা প্ৰেজেণ্ট কৰিব পাৰে, স্কিনৰ আৰু বহুত বেমাৰ আছে যিটো ৰিঙৰ নিচিনা প্ৰেজেণ্ট কৰিব পাৰে, কিছুমানত খজুলি হয় কিছুমানত খজুলি নহয়। ঠিক আছে বাৰু, তথাপি যদি পেচেণ্টে ভাবে কি যে মোৰ ৰিং ৱৰ্মেই হৈছে, চাপ'জ জাঙত হৈছে নাইবা কৰঙণৰ চুকত হৈছে, অভিয়াছলি এইটো বহুত কমন সেই জেগাটোত, ফাৰ্ষ্ট ডায়েগনচিছ আমাৰ ৰিং ৱৰ্মেই হয়, মানে যিটো ফাংগাল ইনফেকশ্যনে হয়। তেতিয়া পেচেণ্টে যদি কিবা কাৰণত নিজে কিবা মলম ল'বও বিচাৰে, সদায় এণ্টি ফাংগাল মলমহে ল'ব, প্লেইন এণ্টি ফাংগাল মলম, কিন্তু কেতিয়াও ষ্টেৰইড থকা মলম ল'ব নালাগে। আৰু আৰম্ভণিতে কনচাল্ট কৰিব লাগে, কনচাল্ট কৰিলে ডায়েগনচিছটোও প্ৰপাৰ হ'ল, ট্ৰিটমেণ্টটোও প্ৰপাৰ লাইনত গ'ল, সেইটোৱে কথা। আৰু কিছুমান বস্তু আছে যিবোৰ পেচেণ্টে লগায়, যেনে ডেৰবিন বুলি এটা লগায়, কিছুমান আয়ুৰ্বেদিক প্ৰিপেৰেশ্যন লগাব, আৰু এইবোৰ বস্তুৱে কি কৰে, ছালটো মানে ইৰিটেণ্ট কণ্টেক্ট ডাৰ্মাটাইটিছ কৰে, মানে ইৰিটেণ্ট কণ্টেক্ট কৰি ডাৰ্মাটাইটিছ কৰি মানে জ্বলাই দিয়ে বস্তুটো, যিটো কমন ভাষাত কোৱা হয় জ্বলাই দিয়ে। তো আল্টিমেটলি ভাবে কি যে এতিয়া মই ছালটো জ্বলাই দিলোঁ, এইটো ছাল বাকলি এৰি গ'ল, এতিয়া মোৰ খৰটো ভাল হৈ গ'ল, কিন্তু নহয়, সেই জ্বলাই ইমানেই বেছি জ্বলে বেলেগ প্ৰব্লেম হয়, তাৰপিছত বাৰ্নিং হ'ব, বেছি চেঞ্চিটিভ হ'ব, আকৌ বেলেগ ছেকেণ্ডেৰিয়েল বেক্টেৰিয়েল ইনফেকশ্যন হৈ যায়, অন্য সমস্যাৰ সৃষ্টি হয়, বেক্টেৰিয়েল ইনফেকশ্যন হৈ যায়, তাৰপিছত আল্টিমেটলি আকৌ সেইটো প্ৰব্লেম লৈ আহিবলগীয়া হয়, তাৰপিছত সেইটো ট্ৰিটমেণ্ট কৰাৰ পিছতহে আকৌ আল্টিমেটলি খৰটো ভালো নহয়, খৰটো তলত থাকিও যায়, তাৰপিছত আকৌ খৰৰ ট্ৰিটমেণ্ট কৰিবলগীয়া হয়। গতিকে বস্তুটো মই এইটোৱে ক'ব বিচাৰিছোঁ কি যে পেচেণ্টে যিকোনো আমাৰ মানুহখিনিয়ে যিকোনো ছালৰ বেমাৰ হ'লে ইমান মানে লাইটলি ল'ব নালাগে, প্ৰথম অৱস্থাৰ পৰাই যদি মানে ছিৰিয়াছলি লয় কি যে মোৰ এইটো কিনো হৈছে, মই দেখাই আহোঁ এবাৰ, নাইবা যদি কিবা লগাবও খুজিছে মানে জাষ্ট প্লেইন এণ্টিফাংগাল এটা লগালে হ'ল, ফাৰ্মাচী বোলে মোক এটা এণ্টিফাংগাল দিয়ক, কিন্তু সেই তাতেও কেতিয়াবা বহুত খেলিমেলি হয়, কিন্তু কম্বিনেশ্যন ষ্টেৰইড ক্ৰীম কেতিয়াও লগাব নালাগে, আৰু তাৰপিছত এটা পৰামৰ্শ ল'ব লাগে যদি ভাল নহয়।
1: হয়, আজিৰ এই আলোচনাটিৰ শেষত ৰাইজলৈ আমাৰ এয়াই অনুৰোধ যে শৰীৰৰ অন্যান্য অংগসমূহৰ কোনো গুৰুতৰ অসুখ হ'লে যিদৰে ডাক্তৰৰ পৰামৰ্শ অবিহনে আমি কোনো ধৰণৰ ঔষধ ব্যৱহাৰ কৰা অনুচিত, ঠিক তেনেদৰে ছালৰ কিবা অসুখ হ'লেও ডাক্তৰৰ পৰামৰ্শ অবিহনে ঔষধ ব্যৱহাৰ কৰাটো অনুচিত। বাইদেউ, আমাৰ আজিৰ অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিছে। আজিৰ অনুষ্ঠানত আমি খৰ বা ফাংগাছ ইনফেকশ্যন এই সম্পৰ্কে জানিলোঁ। বাইদেউ, আপুনি আমাক ইমানখিনি সময় দিলে তাৰ বাবে আপোনাক ধন্যবাদ। প্ৰিয় শ্ৰোতা, শৰীৰ আৰু স্বাস্থ্যৰ আজিৰ এই খণ্ডটিৰ পৰা মই স্নেহা পাঠকে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
2: শ্ৰোতাসকলে ইমান পৰে শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি শুনিলে। আজিৰ বিষয় আছিল ছালৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ। অতিথি হিচাপে উপস্থিত আছিল ডক্টৰ সেউজী দাস আৰু অনুষ্ঠানৰ প্ৰযোজনা আগধৰিছিল স্নেহা পাঠকে।
3: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নাম।

নম্বর হয়েছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীৰ কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ উপস্থিতিত পৰহিলৈ অসম বিজেপিৰ বিধায়িনী দলৰ নেতা বাছনি ঢকুৱাখনাৰ মৌঘুলী চাপৰিত তিনিদিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন আইতাৰ ৰেংকিং টেনিছ প্ৰতিযোগিতাত অসমৰ কৃষ্টিশালয় ডি মুকুট অৰ্জন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লীত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। লগতে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে কাইলৈ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছে। উল্লেখযোগ্য যে বিধায়িনী গোটৰ নেতা নিৰ্বাচনৰ বাবে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কলকাতাত উপস্থিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত শুভেন্দু অধিকাৰীক বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শপত গ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কলকাতালৈ ৰাওনা হ'ব। ৰাজ্যত বিজেপিৰ নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 12 মে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা অনুসৰি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে পৰহি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং সাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া আজি দুধনৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত ৰাভা হাছং যৌথ মঞ্চৰ সৈতে এখন বৈঠকত মিলিত হয়। সভাত ষষ্ঠ অনুসূচীৰ লগতে স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সমভাৱে আগবঢ়াই নিয়াত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহক লৈ বিতংভাৱে আলোচনা কৰা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ সকলো জাতি জনগোষ্ঠী শক্তিশালীভাৱে আগবঢ়াই নিয়াত দায়বদ্ধতাৰে কাম কৰি আছে।
1: আজি আমাৰ এন ডি এৰ আন এটা মিত্ৰ দল বি পি এফ দলৰ প্ৰধান আগ্ৰাম মহিলা ডাঙৰীয়া, আমাৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া প্ৰমুখ্যে আমাৰ তিনিওটা দলৰ প্ৰমুখ নেতাসকল আৰু ৰাভা হাছং ছাত্ৰ সাহিত্য পৰিষদৰ জি এম এ এম সকলোৰে লগত আমি এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হ'লোঁ। যিহেতু এই অঞ্চলতো ৰাইজে এন ডি এৰ প্ৰতি ব্যাপক জনাদেশ দিলে, তাৰপিছত আমি একেলগে মিলি অহা 5 বছৰ কেনেদৰে আমি ৰাভা হাছং অঞ্চলক আমি উন্নয়নৰ শিখৰলৈ লৈ যাব পাৰোঁ, এই অঞ্চলৰ সমস্যাবিলাকৰ এটা সমাধান আলোচনাৰ মাধ্যমত আমি উলিয়াব পাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰিব আকৌ মুখ্যমন্ত্ৰী হিচাপে 12 মে তাৰিখে।
0: সভাত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰী, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, বিজেপি নেতা তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাকে ধৰি ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদি ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং জিলাত ৰাষ্ট্ৰীয় আইন সেৱাৰ প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন আইন সেৱা প্ৰাধিকাৰী উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। লোক আদালতৰ জাননী পোৱাসকলে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত কাইলৈ বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰ লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু আই

0: অ' এছত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মৌঘুলী চাপৰি মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰ পৰা তিনিদিনীয়াকৈ ঐতিহাসিক ফাটবিহু উদযাপন কৰা হৈছে। পুৱা ফাট পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। ফাটবিহুৰ সৈতে সংগতি ৰাখি বিশ্ববৰণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰে। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মৌঘুলী চাপৰিলৈ আদৰণি জনোৱা হয়। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচাৰ প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব। অনুষ্ঠানত ৰাজ্য কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।
1: আজি পুৱা 9 বজাত পতাকা উত্তোলনেৰে ফাট বিহু 2026 বৰ্ষৰ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰ পাতনি মেলে ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি হেমন্ত গগৈয়ে। পুৱা 11:30 বজাত মঞ্চ মুকলি কৰে প্ৰবীণ সাংবাদিক কুশল গগৈয়ে। দুপৰীয়াৰ পৰা অনুষ্ঠিত হোৱা মহিলাসকলৰ টকা বিহু প্ৰতিযোগিতা উদ্বোধন কৰে তেজপুৰৰ জ্যেষ্ঠ কৃতি বিহুৱতী অৰূপা বৰুৱাই। বিয়লিলৈ চেমনীয়া হুঁচৰি প্ৰতিযোগিতাখনি উদ্বোধন কৰে জ্যেষ্ঠ কৃতি বিহুৱা জিতেন দত্তই। দ্বিতীয় দিনা অৰ্থাৎ কাইলৈ 9 মে'ৰ কাৰ্যসূচী অনুসৰি পুৱা কপৌফুল আৰু গছপুলি ৰোপণ, ইয়াৰ পিছতে অনুষ্ঠিত হ'ব গামোচা প্ৰতিযোগিতা। গামোচা প্ৰতিযোগিতাত উদ্বোধক হিচাপে উপস্থিত থাকিব আদৰ্শ শিপিনী মৌচুমী শইকীয়া মহন্ত। তাৰপিছতে দিনৰ 11:30 বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব।
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত অসমতো হিউমেন পপিলমা ভাইৰাছ HPV প্ৰতিষেধক প্ৰদান অভিযান চলি আছে। ইয়াৰ অধীনত 14-16 বছৰ বয়সৰ কিশোৰীক প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই ভাইৰাছ মহিলাৰ জৰায়ু মুখৰ কেন্সাৰৰ অন্যতম প্ৰধান কাৰণ। সঠিক বয়সত এই প্ৰতিষেধক ললে HPVৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় হয় আৰু জৰায়ু মুখৰ কেন্সাৰৰ সম্ভাৱনাও কমে। গোৱালপাৰা জিলাত মুঠ 10,082গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। গোৱালপাৰা জিলাৰ আয়ুক্ত প্ৰদীপ টিমুঙে এখন সংবাদমেলত প্ৰতিষেধক প্ৰদান অভিযানত সকলোৰে সহায় সহযোগিতা কামনা কৰি এইদৰে কয়।
2: হিউমেন পেপিলো ভাইৰাছৰ যি কথা আমি শুনি আছো, গোটেই অসমত বা ভাৰতবৰ্ষত সকলোতেই তাৰমানে এই ভেকচিনেশ্যনৰ মানে ব্যৱধান কৰা হৈছে। পেপিলো ভাইৰাছটো আমি যদি ৰক্ষা যদি আমি হেৰি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ আই মাতৃসকল তেওঁলোকে সুৰক্ষিত হৈ থাকিব। আপোনালোকে জানে যে পেপিলো ভাইৰাছটোৱে পাছলৈ মহিলাক চাৰ্ভাইকেল কেঞ্চাৰলৈ বেমাৰটোৰ বেছি হেৰি কৰি দিয়ে। গোৱালপাৰা জিলাতে অকল 10,000কৈ অধিক টাৰ্গেট আছে এই ভেকচিনেশ্যনৰ কাৰণে। মই আমাৰ গোৱালপাৰা জিলাৰ ৰাইজক বা গোৱালপাৰা জিলাৰ আই মাতৃসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ যিসকলে উঠি অহা প্ৰজন্মৰ যি কন্যা আছে বা ছোৱালী আছে, তেখেতসকলে যাতে যেন এই ভেকচিনটো লয় আৰু ভৱিষ্যত এটা ধুনীয়া সুস্থ জীৱন বা সুস্থ পৰিয়ালৰ জীৱন যাপন কৰে, তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ।
0: পশ্চিম কাৰ্বি আংলং জিলাতো জৰায়ুৰ কৰ্কট ৰোগ নিৰ্মূলকৰণৰ লক্ষ্যৰে যোৱা 16 ফেব্ৰুৱাৰীৰ পৰা জিলাখনৰ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ বাহিৰত থকা 14-16 বছৰ বয়সৰ কিশোৰীসকলক HPV প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। বৰ্তমান জিলাখনৰ বৈঠালাংচু, উম্পানাই, জিৰিকেণ্ডিং আৰু ডংকামকাম খণ্ড প্ৰাথমিক চিকিৎসালয়ত প্ৰায় 200গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই অভিযান অধিক ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰা হয়। জিলা টীকাকৰণ বিষয়া ডাঃ ক্লিফ্টৰ জোনছ ফাংশুৱে সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণক সজাগ হবলৈ আহান জনাই কয় যে মহিলাসকলক ভৱিষ্যতে চাৰ্ভাইকেল কেঞ্চাৰৰ দৰে মাৰাত্মক ব্যাধিৰ পৰা সুৰক্ষিত ৰাখিবলৈ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। শিক্ষা বিভাগেও এই অভিযানৰ পূৰ্ণ সহযোগিতা আগবঢ়াইছে। চৰকাৰৰ এই পদক্ষেপে জিলাখনৰ মহিলাসকলৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আকাশবাণী 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাষ্ট্ৰীয় ৰাজধানী মাৰাথনৰ আয়োজন কৰা হয়। আকাশবাণী ভৱনৰ পৰা আৰম্ভ হোৱা মাৰাথনত কৃষি ভৱন, ৰেল ভৱন আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভৱনক সামৰি

ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ শৈকত পাত্ৰই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ বিষয়ববীয়াকে ধৰি অন্যান্য লোকে অংশগ্ৰহণ কৰে। আকাশবাণী ডিফু কেন্দ্ৰই আজি চহৰখনৰ আৰৱ

0: Of bilateral cooperation in countering terrorism as strategic partners. The fifth meeting of the Joint Working Group on Combating Terrorism and Transnational Crime between India and Singapore was held in New Delhi yesterday. The Joint Working Group unequivocally and strongly condemned terrorism in all its forms and manifestations, including cross-border terrorism, and reaffirmed the principle of zero tolerance towards terrorism. Bulgaria's parliament today formally approved Roman Radev as the new prime minister in a bid to end political instability and spur economic development in the EU member country. India's Simranjeet Kaur advanced to the semi-final of the women's recurve individual event at the Archery World Cup Stage 2 in Shanghai today. Simranjeet defeated her Chinese Taipei counterpart Feng Yuzhu 6-0 in straight sets in the quarter-final. In IPL cricket, Kolkata Knight Riders have won the toss and opted to bowl against Delhi Capitals at Arun Jaitley Stadium in Delhi. And that is the end of this news bulletin.
1: এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ভাৰত আৰু ছিংগাপুৰে কৌশলগত সহযোগী হিচাপে সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বান প্ৰতিহত কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ গুৰুত্ব সম্পৰ্কে সহমত প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ সুৰক্ষা আৰু সবলীকৰণ কেৱল সীমান্তসমূহৰ সুৰক্ষাতে সীমাবদ্ধ নহয় বৰং সমাজ পৰিৱেশ আৰু নাগৰিকৰ নিৰাপত্তাৰ সৈতেও জড়িত বুলি মত প্ৰকাশ কৰিছে পশ্চিমবংগত আজি বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীক বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয় শিক্ষা মন্ত্ৰালয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত অভিযানৰ অধীনত ষষ্ঠ যুৱ সংগম কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কিছু সময় পাছতে দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰত আৰু ছিংগাপুৰে কৌশলগত সহযোগী হিচাপে সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বান দূৰ কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ গুৰুত্ব সম্পৰ্কে মত প্ৰকাশ কৰিছে নতুন দিল্লীত কালি সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ সমাধানৰ বাবে গঠিত সংযুক্ত কাৰ্যবাহী গোটৰ পঞ্চমখন বৈঠক অনুষ্ঠিত হয় সংযুক্ত কাৰ্যবাহী গোটে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদৰ দৰে লগতে আন যিকোনো ধৰণৰ সন্ত্ৰাসবাদকে কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে ইয়াৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিৰ বিষয়েও দোহাৰে গোটটোৱে যোৱা বছৰ 22 এপ্ৰিলত সংঘটিত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু 10 নৱেম্বৰত নতুন দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰো নিন্দা কৰে সন্ত্ৰাসবাদৰ মুখামুখি হোৱাৰ দৰে দীৰ্ঘম্যাদী আৰু ব্যাপক সমন্বিত কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও সংযুক্ত কাৰ্যবাহী গোটটোৱে সহমত প্ৰকাশ কৰে উভয় ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘ আছিয়ান বিত্তীয় কাৰ্যবাহিনী আৰু অন্যান্য বহুপক্ষীয় মঞ্চৰ জৰিয়তে সন্ত্ৰাসবাদ প্ৰতিহত কৰাৰ ক্ষেত্ৰত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ পৰ্যালোচনা কৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত তালিকাভুক্ত সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী গোটসমূহৰ বিৰুদ্ধে যুঁজাৰ বাবে সকলোৰে সহযোগিতা সম্পৰ্কেও সংযুক্ত কাৰ্যবাহী গোটে পৰ্যালোচনা কৰে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাস খৰতকীয়াকৈ প্ৰতিহত কৰাটো সুনিশ্চিত কৰাৰ বাবে তথ্যৰ বিনিময় অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো তেওঁলোকে সহমত প্ৰকাশ কৰে এই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব ডঃ বিনোদ বাহাদে আৰু ছিংগাপুৰৰ গৃহ মন্ত্ৰালয়ৰ উপসচিব এনজিয়াম চিচুনে সহ অধ্যক্ষতা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে দেশৰ সুৰক্ষা আৰু সবলীকৰণ কেৱল সীমান্তসমূহৰ সুৰক্ষা দিয়াতে সীমাবদ্ধ নহয় বৰং ই সমাজ পৰিৱেশ আৰু নাগৰিকসকললৈ আগবঢ়োৱা নিৰাপত্তাৰ সৈতেও জড়িত নতুন দিল্লীত আজি ভাৰতীয় সেনাৰ সৈতে তিৰংগা মাউণ্টেইন ৰেস্কিউ অভিযানৰ 10ম বছৰ পূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে সবল ভাৰত বুলিলে সুৰক্ষিত সীমান্তৰ লগতে আত্মবিশ্বাসী সমাজ আৰু নাগৰিকসকলৰ জীৱন যিকোনো দুৰ্যোগৰ সময়ত সুৰক্ষিত হৈ থকাটোৱে বুজায় শ্ৰীসিঙে লগতে কয় যে হিমালয়ৰ দৰে দুৰ্গম আৰু স্পৰ্শকাতৰ এলেকাসমূহত তিৰংগা মাউণ্টেইন ৰেস্কিউ অভিযান কেৱল উদ্ধাৰ অভিযানতে সীমিত নহয় বৰঞ্চ দেশৰ সশস্ত্ৰ বাহিনীসমূহৰ বাবে ই এটা সাহস হোৱাৰ উপৰি স্থানীয় লোকসকলৰ বাবে বিশ্বাস আৰু ৰাষ্ট্ৰজুৰি আৰু ইয়াৰ নিৰ্ভৰযোগ্যতা বিৰাজমান তেওঁ কয় যে টি এম আৰে উদ্ধাৰৰ সময়ত কেৱল সহায় আগবঢ়োৱাই নহয় এনে অভিযান অধিক শক্তিশালী কৰাৰ লগতে হিমস্খলনৰ সময়ত সহায় আগবঢ়োৱা দেশৰ এটা উল্লেখযোগ্য উদ্ধাৰকাৰী দল হিচাপে পৰিগণিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে টি এম আৰক বিশ্বমানৰ প্ৰশিক্ষণ দিয়াৰ লগতে পৰ্বতৰ উচ্চ শিখৰত উদ্ধাৰ অভিযানৰ সময়ত প্ৰয়োজনীয় ক্ষেত্ৰভিত্তিক জ্ঞান প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ নিশ্চিতি দিছে

পশ্চিমবংগত আজি বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীক বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ ফলস্বৰূপে শ্ৰীঅধিকাৰীক ৰাজ্যখনৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। নৱনিৰ্বাচিত বিজেপি বিধায়ক আৰু দলৰ জ্যেষ্ঠ নেতাৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীঅধিকাৰীৰ নাম প্ৰস্তাৱ কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। কাইলৈ কলকাতাৰ ব্ৰিগেড পেৰেড খেলপথাৰত নৱনিৰ্বাচিত বিজেপি চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠিত হ'ব। কেৰালামত নতুন চৰকাৰ গঠনৰ বাবে আলোচনা অব্যাহত আছে। দেওবাৰৰ ভিতৰত UDFৰ আগশাৰীৰ দল কংগ্ৰেছে তেওঁলোকৰ নেতাৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কেৰালামত নিয়োজিত দলৰ নিৰীক্ষকসকলে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় নেতৃত্বই বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব। সম্প্ৰতি কেৰালামৰ মুখ্যমন্ত্ৰীৰ সম্পৰ্কে হোৱা আলোচনা নতুন দিল্লীলৈ স্থানান্তৰিত হৈছে। কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকৰ পাছত নিখিল ভাৰত কংগ্ৰেছৰ নেতৃত্বই নিয়োগ কৰা পৰ্যবেক্ষকক কালি দিল্লীলৈ উভতি আহে। ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ সৈতে হোৱা আলোচনাৰ পাছত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। সম্প্ৰতি কেৰালামত বিভিন্ন নেতাৰ সমৰ্থনত ৰাজ্যজুৰি প্ৰদৰ্শন আৰু পোষ্টাৰ প্ৰচাৰ অব্যাহত আছে। ইপিনে তামিলনাডুত নতুন চৰকাৰ গঠনৰ উদ্দেশ্যে সংখ্যাগৰিষ্ঠ দল TVK, ভাৰতীয় কমিউনিষ্ট পাৰ্টী CPI, মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী CPM আৰু VCKৰ পৰা সমৰ্থন বিচাৰিছে। কংগ্ৰেছে ইতিমধ্যে 5 বিধায়কৰে দলটোলৈ সমৰ্থন আগবঢ়াইছে। আজি অনুষ্ঠিত বিস্তৃত আলোচনাৰ অন্তত 2 বিধায়ক থকা CPI আৰু CPMকে চৰকাৰৰ গঠনৰ উদ্দেশ্যে TVKলৈ চৰ্তবিহীন সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি VCKই আজি সন্ধিয়া হ'বলগীয়া বৈঠকৰ অন্তত নাইবা কাইলৈ তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰিব। ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি নাইনাৰ নাগেন্দ্ৰনে দলটোৱে নিৰ্বাচনৰ ফলাফল বিনম্ৰতাৰে গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। তেওঁ বিজেপিয়ে তামিলনাডুত নতুন চৰকাৰ গঠনৰ বাবে চলোৱা প্ৰয়াসত TVKৰ সৈতে কোনো কাৰণতে জোটবন্ধন নকৰে বুলি স্পষ্ট কৰি দিয়ে। শিক্ষা মন্ত্ৰালয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত পদক্ষেপৰ অধীনত 6ষ্ঠ যুৱ সংগমৰ আয়োজন কৰিছে। এই যুৱ সংগমৰ লক্ষ্য হৈছে জনসাধাৰণৰ মাজত সংযোগ শক্তিশালী কৰা আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱক যুৱতীসকলৰ মাজত সাংস্কৃতিক সহযোগিতা বৃদ্ধি কৰা। এই কাৰ্যসূচীৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ যুৱ অংশগ্ৰহণকাৰীসকলে অংশীদাৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ ভ্ৰমণ কৰি জীৱন, বিকাশ, সংস্কৃতি, ঐতিহ্য, শিক্ষা, পৰ্যটন, উদ্ভাৱন আদিৰ বিভিন্ন দিশত অভিজ্ঞতা লাভ কৰিছে। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকসকলৰ মাজত পাৰস্পৰিক কাৰ্যকলাপ আৰু বুজাবুজিৰ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচী গ্ৰহণ কৰিছে। গুজৰাটৰ সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণৰ 75 জয়ন্তী উপলক্ষে সোমনাথ অমৃত পৰ্ব উদযাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 11 মে তাৰিখে সোমনাথ অমৃত পৰ্বত অংশগ্ৰহণ কৰিব। সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ কেবিনেট মন্ত্ৰী জিতুভাই বাঘানীয়ে কয় যে সোমনাথ স্বাভিমান পৰ্বৰ অংশ হিচাপে সোমনাথত ভাৰতৰ চহকী সাংস্কৃতিক আৰু ঐতিহ্য পৰম্পৰা প্ৰদৰ্শন কৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ'ব। তেওঁ কয় যে অহা 11 মেত প্ৰধানমন্ত্ৰীয়ে ত্ৰিবেণী হেলিপেডৰ পৰা বীৰ হামিৰজী গেহলিৰ প্ৰতিমূৰ্তিলৈ 1 কিলোমিটাৰ দৈৰ্ঘৰ মেগা ৰোড শ্বৰ নেতৃত্ব দিব। এই ৰোড শ্বত বিভিন্ন শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন ভাৰতীয় ৰাজ্যৰ বিভিন্ন সংস্কৃতিৰ প্ৰতিনিধিত্ব কৰা পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা হ'ব। এই ভ্ৰমণৰ সময়ত শ্ৰীমোদীয়ে সোমনাথ মন্দিৰত কুম্ভাভিষেক, ধ্বজা পূজা আৰু মহাপূজাত অংশগ্ৰহণ কৰিব। সূৰ্য কিৰণ দলৰ এক দৰ্শনীয় এয়াৰ শ্ব আৰু মন্দিৰৰ ওপৰেৰে হেলিকপ্তাৰেৰে পুষ্পবৃষ্টি এই অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ হ'ব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে সদভাৱনা খেলপথাৰত এক বৃহৎ জনসভাত ভাষণ দিয়াৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে আজিৰ পৰা 75 পূৰ্বে 11 মেত পুনৰ নিৰ্মিত মন্দিৰটো ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে উদ্বোধন কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত দেওবাৰে সম্ভাৱ্য বান আৰু গৰমৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠকৰ অধ্যক্ষতা কৰিব। এই উচ্চ পৰ্যায়ৰ পৰ্যালোচনাই সক্ৰিয় শাসন ব্যৱস্থা, নাগৰিক কেন্দ্ৰিক দুৰ্যোগ ব্যৱস্থা আৰু দুৰ্যোগ প্ৰতিৰোধী ভাৰত গঢ়ি তোলাৰ প্ৰতি চৰকাৰৰ অটল দায়বদ্ধতা প্ৰতিফলিত কৰে। বৈঠকৰ সময়ত শ্ৰীশ্বাহে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহৰ প্ৰতিশ্ৰুতিৰ মূল্যায়ন কৰিব, লগতে আগতীয়া সতৰ্কবাণী ব্যৱস্থা তথা আন্তঃসংস্থা সমন্বয়ৰ পৰ্যালোচনা কৰিব, যাতে জীৱনৰ শূন্য ক্ষতি আৰু সম্পত্তিৰ ন্যূনতম ক্ষতি নিশ্চিত কৰিব পৰা যায়। গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প সুৰক্ষা, নদী ব্যৱস্থাপনা পদক্ষেপ আৰু পূৰ্বাভাসৰ ক্ষেত্ৰত বৈজ্ঞানিক অগ্ৰগতিকে ধৰি সমগ্ৰ দেশতে গ্ৰহণ কৰা দীৰ্ঘম্যাদী বান প্ৰশমনৰ ব্যৱস্থাৰ অগ্ৰগতি

0: বিষয়েও পৰ্যালোচনা কৰা হ'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কিছু সময় পাছতে দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। ভাৰত আৰু ছিংগাপুৰে কৌশলগত সহযোগী হিচাপে সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বান প্ৰতিহত কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ গুৰুত্ব সম্পৰ্কে সহমত প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ সুৰক্ষা আৰু সবলীকৰণ কেৱল সীমান্তসমূহৰ সুৰক্ষাতে সীমাবদ্ধ নহয় বৰং সমাজ, পৰিৱেশ আৰু নাগৰিকৰ নিৰাপত্তাৰ সৈতেও জড়িত বুলি মত প্ৰকাশ কৰিছে। পশ্চিমবংগত আজি বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীক বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয়। শিক্ষা মন্ত্ৰালয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত অভিযানৰ অধীনত ষষ্ঠ যুৱ সংগম কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কিছু সময় পাছতে দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পিছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। ষ্টুডিঅ'ত আছো মই ৰুজিমুদয়। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো ন প্ৰতিভা অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছে ফ্লৰিনা বৈশ্য, উদীয়মান কণ্ঠশিল্পী। গীটাৰত সংগত কৰিব মেনোদীপ মোদাকে। অনুষ্ঠানৰ আদৰতা আৰু প্ৰযোজনা প্ৰাঞ্জিৎ প্ৰীতম কলিতা।
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ সমশ্ৰোতাকে নপ্ৰতিভা অনুষ্ঠানটিলৈ আদৰণি জনাইছো। ইতিহাসৰ হাত ধৰিয়ে আচলতে নতুনৰ ভেটিগড়লৈ, ইতিহাসৰ সকলো বৈচিত্ৰতাক উন্মাদনাক সামৰিয়েই নতুনে গায় নতুন দিনৰ গান, নতুনে কয় নতুন দিনৰ কথা। ইতিহাসে দিয়া সুৰৰ সমল সামৰি শিকি বুজি ন ন সৃষ্টিৰে চহকী কৰি তোলে নতুন দিনক। আৰু এই শিকি বুজি নতুন গঢ়াৰ সাধনাত ব্ৰতী হৈ থকা কিছু প্ৰতিভাৱান যুৱক যুৱতীক এখন মঞ্চ দিয়াৰ উদ্দেশ্যেৰে আমাৰ এই অনুষ্ঠান ন প্ৰতিভা। এই অনুষ্ঠানত আমি যুৱ প্ৰজন্মৰ বিভিন্ন দিশত দক্ষতা থকা কিছু প্ৰতিভাৱান যুৱক যুৱতীৰ সৈতে কথা পাতোঁ। মত বিনিময়ৰ মাজেৰে তেওঁলোকৰ বিভিন্ন দিশ, বিভিন্ন চিন্তাক আমি বুজিবলৈ চেষ্টা কৰোঁ, জানিবলৈ চেষ্টা কৰোঁ আৰু তেওঁলোকৰ যি প্ৰতিভা, সেই প্ৰতিভাৰ উমান আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। আজিও ব্যতিক্ৰম নহয়, আমাৰ সৈতে উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী, এগৰাকী সুগায়িকা ফ্লৰিনা বৈশ্য। অনুষ্ঠানলৈ তোমাক আদৰণি জনাইছোঁ। এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিছোঁ যে যিদিনা মই তোমাক আচলতে ফোন কৰিছোঁ যে আমাৰ অনুষ্ঠানত তোমাক বিচৰা হৈছে, সেই সময়ত নিশ্চয় তুমি আকাশবাণী গুৱাহাটীক নিজৰ মনেৰে কল্পনা কৰিছা আৰু এতিয়া তুমি আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ'ত উপস্থিত আছা। সেই তোমাৰ কল্পনাত সেই সময় আৰু এই সময়ৰ মাজত কি তাৰতম্য দেখিছা? তোমাৰ অনুভৱৰ ফালৰ পৰাও, তোমাৰ দৃষ্টিৰে যি দেখিছা, ইয়াৰ যিটো কায়িক অৱয়ব, সেই অৱয়বটোৰ সৈতেও কি তাৰতম্য দেখিছা?
3: পোনপ্ৰথমতে আপোনাক বহুত ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে। আৰু যেতিয়া আপুনি মোক কল কৰিছিলে তেতিয়া মই ভাবিছিলোঁ যে এটা মই বহুত ভাল সুবিধা পাইছোঁ নিজৰ টেলেণ্টখিনি দেখাবৰ কাৰণে, সকলোৱে জানক যে আজিও এনেকুৱা প্ৰতিভা আছে যিবোৰ আগবাঢ়ি যাব লাগে। ভাবিছিলোঁ ইয়াত আহিম, আগৰ পৰাই ইচ্ছা আছিলে আৰু এয়া সপোন আজি দিঠক হৈছে। আহি ভাল লাগিছে, ইয়াত ইয়াৰ পৰিৱেশ বহুত সুন্দৰ, যিদৰে ভাবিছিলোঁ তেনেদৰে ইয়াত আজি আছোঁ। ভাল লাগিছে আপোনাকো লগ পাই।
2: হয়, ধন্যবাদ আজি আমন্ত্ৰণ ৰক্ষা কৰি যে কষ্ট কৰি আহিছে। মই এটা বিশেষ কথাৰ মাজলৈ লৈ যাবলৈ বিচাৰিছোঁ। ফ্লৰিনা, এতিয়া বয়স খুব কম, এতিয়াও বহুত শিকিবলৈ, বুজিবলৈ এই সমাজখনৰ পৰা, এই জীৱনটোৰ পৰা আৰু বহুত বাকী আছে। কিন্তু যদি মই ফ্লৰিনাৰ যদি শৈশৱলৈ অকণ ঘূৰি যাবলৈ চেষ্টা কৰোঁ, ফ্লৰিনাৰ শৈশৱটো কেনেকুৱা আছিল?
3: শৈশৱ বুলি ক'বলৈ গ'লে এতিয়া মোৰ ঘৰত মোৰ মা দেউতা বা সকলোখিনি মানে কালচাৰেলৰ লগত জড়িত, মানে মোৰ মায়ে গান গায়, বিহু নাচে, মোৰ দেউতাই নাটক কৰে আৰু সৰুৰে পৰা যেতিয়া সেইবোৰ দেখি আহি আছোঁ তেতিয়া মোৰো এটা আগ্ৰহ আহিল কালচাৰেল লাইনটোৰ প্ৰতি আৰু ভাল লাগে। ভাবিছিলোঁ ডাঙৰ হৈ ময়ো এনেকৈ গান গাম। এটা বেয়া মাইক আনি দিছিলে দেউতাই মোক দোকানৰ পৰা, মই হাহাকাৰ কৰিছিলোঁ ঘৰত যে এটা মোক মাইক লাগে, মই ঘৰত গাম। সেইটোকে আনি পেলাই হাতত লৈ সেই তেতিয়া যে হাতত মাইক ললো, এতিয়ালৈকে এইটো প্ৰচেষ্টা চলাই ৰাখিছো।
2: তেতিয়াৰ পৰা মাইকৰ

0: খৰখৰি এতিয়ালৈকে যোৱা নাই, স্কুলীয়া কালৰ পৰাই সংগীতৰ পৰিৱেশন কৰি আহিছা। মই যদি সোধো তোমাক যে তোমাৰ স্কুলীয়া সময়ত তোমাৰ আটাইতকৈ মধুৰ সময় অকণ যদি তুমি মনত পেলাব পাৰা, তোমাৰ মনত থকা, য'ত তুমি নিজৰ ফালৰ পৰা নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছা নিজৰ কলাৰ মাধ্যমেৰে আৰু মানুহে তোমাক খুব আঁকোৱালি লৈছে, তেনে এটা সময়ত তোমাৰ একেবাৰে আন্তৰিক অনুভৱ, সেই সময়খিনিক যদি তুমি ক'বলৈ বিচাৰা।
1: ক্লাছ মানে মই দুবছৰ বাহিৰত থাকিলোঁ। মই ক্লাছ এতিয়া ফাইভৰ পৰা, মই যোনখন স্কুলত পৰা মেট্ৰিক পাছ কৰিছোঁ সেইখন স্কুলত মই ক্লাছ ফাইভৰ পৰা আছোঁ, আৰু ক্লাছ ফাইভৰ পৰা ক্লাছ টেনলৈকে মই এজ এ বেষ্ট ছিংগাৰ আৰু এজ এ বেষ্ট ডেন্সাৰ মই পাবলৈ সক্ষম হৈছোঁ। আৰু স্কুলৰ মানুহখিনিয়ে মোক যেনেকৈ এটা ছাপোৰ্ট কৰিছে সেইখিনি মই তেওঁলোকলৈ বহুত থেংকফুল, আৰু এইখিনি সকলোৱে পাব লাগে, মই বুলি নহয় আগবাঢ়ি অহা সকলোৱে পাব লাগে, এইখিনি এইখিনি ছাপোৰ্ট সদায় পাব লাগে। আৰু ভাল লগা মুহূৰ্ত বুলি ক'বলৈ গ'লে সকলোৱে মানে মোক কোনেও তাত বেয়া নোপোৱা নাই, সৰুৰ পৰা ডাঙৰলৈকে মানে সকলোৱে চিনি পায় যে ফ্লৰিনা বৈশ্য, এইখিনি নাম উপাৰ্জন কৰিছোঁ মই নিজৰ টেলেণ্টেদি, আৰু সকলোৱে কৰক এইটো বিচাৰোঁ। আৰু স্কুলৰ প্ৰিন্সিপাল ছাৰ, টিচাৰ্ছ সকলোখিনিয়ে মোক বহুত ভালদৰে আঁকোৱালি লয় আৰু মোক ছাপোৰ্ট কৰিছে প্ৰত্যেকটো ক্ষেত্ৰতে।
0: তোমাৰ যাত্ৰাটো আচলতে তোমাৰ কথাৰ মাজৰ পৰা ধৰিব পাৰিছোঁ যে খুব ধুনীয়াকৈ আগবাঢ়ি আহিছে। এইটো মুহূৰ্তত মই তোমাৰ প্ৰতিভাৰ উমান আমাৰ শ্ৰোতাসকলক দিবলৈ বিচাৰিছোঁ, ময়ো ল'বলৈ বিচাৰিছোঁ, কি শুনাবা?
1: মই প্ৰথম আমাৰ শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ জুবিন দাৰ যিটো গীত আছিলে, এতিয়াতো গোটেই অসমবাসীৰ কাৰণে সেইটো এটা প্ৰাৰ্থনা হৈছে আৰু মই সেইটোৰে মোৰ আৰম্ভণি কৰিব লৈছোঁ।
0: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীতটি,
1: মায়াবিনী গীতটি মই বাহিৰত প্ৰদৰ্শন কৰিবলৈ লৈছোঁ।

0: খুব ধুনীয়াকে বুজাইছে। জুবিন গাৰ্গ বুলি ক'লে আচলতে এতিয়া কিন্তু কি ক'ম, অসমৰ এনেকুৱা এটা সত্তা যি মানুহৰ ভিতৰে ভিতৰে শিপাই আছে। তুমি যিহেতু প্ৰথমে এই জুবিন গাৰ্গৰ এই গীতটি বাহিৰত উঠালা বা বাহিৰে বজালা, মই তোমাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে জুবিন গাৰ্গ তোমাৰ কাৰণে কি হয়।
1: আচলতে জুবিন গাৰ্গ মোৰ বাবে নহয়, অসমৰ বুলিও নহয়, বিশ্বৰ প্ৰত্যেকজনে মানুহৰ মনৰ আমঠু, হিয়াৰ আমঠু। তেওঁ এতিয়া ভগৱান হৈ পৰিছে সকলোৰে বাবে, আৰু তেওঁ হয়, তেওঁৰ কামবোৰ, তেওঁৰ গীতবোৰ, যিবোৰ গীত আগত

0: শুনি ফূৰ্তি লাগিছিলে, এতিয়া সেইবোৰ গীত শুনি শুনি মনত দুখ লাগে আৰু এনেকুৱা লাগে যে তেওঁ গীতবোৰ এনেকুৱাকৈ লিখিছিলে যেন তেওঁ হেৰাই যোৱাৰ পিছতহে আমি সেই গীতবোৰৰ মিনিংবোৰ আমি বুজি পাম,
1: উপলব্ধি হ'ব।
0: হয়, তেওঁক বিৱৰণ কৰিবলৈ বেলেগ একো ভাষা নাই, তেওঁ আমাৰ কাৰণে সদায় জীয়াই আছিলে, এতিয়া তেওঁ হেৰাই যোৱা নাই যিহেতু তেওঁ আমাৰ মাজত নাই, কিন্তু আমি তেওঁক এতিয়াও জীয়াই ৰাখিব লাগিব,
1: তেওঁৰ গানবোৰে জীয়াই ৰাখিব। মই আৰু এটা কথা সংযোগ কৰিবলৈ বিচাৰিছোঁ যে জুবিন গাৰ্গ কেৱল গায়ক হৈ থকা নাই, জুবিন গাৰ্গ অসমৰ মানুহৰ মনত, মানুহৰ অন্তৰৰ এটা বিশেষ ধৰণৰ এটা অনুভৱ হিচাপে তেওঁ ৰৈ গৈছে। অসমীয়া মানুহৰ চাগে দিনটোৰ এটা সময় জুবিন গাৰ্গক চাগে স্মৰণ নকৰাকৈ নাযায়, এবাৰ হ'লেও জুবিন গাৰ্গক স্মৰণ কৰিব। জুবিন গাৰ্গ এগৰাকী গীতিকাৰ, সংগীত পৰিচালক হিচাপে, আৰু জুবিন গাৰ্গ এজন গায়ক, আৰু জুবিন গাৰ্গৰ ব্যক্তিত্বটো, এই গোটেইকেইটা কথাক তুমি কিদৰে চোৱা? খুব টান হৈছে নেকি বাৰু কথাটো? তোমাৰ বয়স বহুত কম এতিয়া, তো আমি মানি ল'ব লাগিব, তথাপিও তুমি এইখিনি বয়সত, এইখিনি সময়ত তুমি জুবিন গাৰ্গক কিদৰে চাইছা?
0: আচলতে তেওঁৰ গীতবোৰ অকল এটা এজ লিমিটৰ মানুহৰ কাৰণে নহয়, সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে বুজি পোৱা ধৰণৰ তেওঁ কম্প'জ কৰিছিলে গীতবোৰ। আৰু চাবলৈ গ'লে তেওঁৰ গীতবোৰ প্ৰেমৰ হয়, তেওঁ নিজৰ মাকক লৈও গীত লিখিছে, তেওঁ গৰিমা বৌৰ কাৰণেও গীত লিখিছে, আৰু তেওঁ নিজৰ ল'ৰালি কালৰ কাৰণেও এটা গীত লিখিছে, মনলৈ উভতি অহা ল'ৰালি গানটো, হয়, পাখি পাখি মন, মানে তেওঁ মানে তেওঁৰ কম্প'জিশ্যনবোৰত সকলোৱে বুজি পোৱাকৈ এটা গুণ সোমাই থৈ গৈছে, যিটো এটা সৰু ল'ৰা ছোৱালীৰ পৰাও বৃদ্ধ মানুহ এজনলৈকেও সকলোৱে বুজি পাব পাৰে। আৰু সেইটো হিচাপত চাব গ'লে মই তেওঁৰ গীতবোৰ ভাল লাগে, মানে তেওঁৰ গীতে সকলোকে আগবঢ়াই লৈ যাব পাৰে আৰু তেওঁৰ গীতবোৰৰ পৰা সকলোৱে শিকিবও পাৰে, বহুত শিকিব লগা বস্তু আছে।
1: জুবিন গাৰ্গৰ যি চিন্তা, সেই চিন্তাক মানুহে শলাগিব লাগে। জুবিন গাৰ্গে প্ৰত্যেকটো সময়ৰ মানুহৰ কাৰণে, প্ৰত্যেকটো বয়সৰ মানুহৰ কাৰণে গীত থৈ গৈছে, আৰু সেইবোৰ গীত তেওঁলোকে নিশ্চয় নিজৰ নিজৰ হিচাপত চবে নিজকে উপলব্ধি কৰিব পাৰে, সেইটো এটা ডাঙৰ কথা। তাৰ উপৰিও জুবিন গাৰ্গৰ যি ভাষাৰ ওপৰত দখল, খুব শুদ্ধকৈ ভাষাটো ক'ব পাৰে, সেইটো এটা ডাঙৰ কথা। আৰু ঈশ্বৰপ্ৰদত্ত এটা কণ্ঠ, সেই কণ্ঠটোক আমি মানি ল'বই লাগিব। ফ্লৰিনা স্কুলৰ সময়লৈ যাবলৈ বিচাৰিছোঁ, ফ্লৰিনাই ক'ত পঢ়িছিল, ফ্লৰিনাই স্কুলত কি কৰিছিল, আৰু স্কুলৰ পৰাই মেট্ৰিক পাছ কৰি ফ্লৰিনাই কটন বিশ্ববিদ্যালয়ত এতিয়া উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰি আছে। কটনত আহি তোমাৰ জীৱনটো কিদৰে সলনি হ'ল আৰু স্কুলৰ পৰাই এই যাত্ৰাটো মই জানিবলৈ বিচাৰিম।
0: এতিয়া স্কুলৰ কথা ক'বলৈ গ'লে মই সৰুৰ পৰাই গান গাওঁ আৰু স্কুলত, আপোনাক যিহেতু আগতে ক'লোঁ, স্কুলত মই নিজৰ পাৰদৰ্শিতা দেখুৱাইছিলোঁ, সকলোৱে মোক ছাপোৰ্ট কৰিছিলে আৰু সেনেকৈ মই আজি আগবাঢ়ি আহিছোঁ। সৰুৰ পৰাই গান গাওঁ, নৃত্য কৰোঁ, বাদ্যযন্ত্ৰী মই ক'বলৈ গ'লে বাঁহীটো মই এতিয়া লকডাউনৰ পৰা আৰম্ভ কৰিছোঁ, সৰুতে নবজাইছিলোঁ, লকডাউন যেতিয়া আমাৰ সকলোখিনি বন্ধ আছিলে তেতিয়া এখন টিভিত এখন চিৰিয়েল দিছিলে ৰাধা কৃষ্ণ বুলি, তাৰ যোনটো বাঁহীৰ টিউন, সেইটো শুনি পেলাই মই মানে ইনস্পায়াৰ হৈছিলোঁ আৰু মই দেউতাক কৈছিলোঁ, দেউতা আমাৰ ঘৰততো বাঁহ গছ আছে, মোক বাঁহ এডাল বনাই দিবাচোন কাটি আনি। দেউতাই দোকানৰ পৰা মোক বাঁহী এটা কিনি আনি দিলে আৰু মোৰ বাঁহীৰ যাত্ৰা তেতিয়াৰ পৰা আৰম্ভ হ'ল। সেনেকৈ বজাওঁ, বজাই পেলাই দীপক শৰ্মা ছাৰ, আমাৰ মোৰ গুৰু দীপক শৰ্মা ছাৰৰ তাত মই গ'লোঁ প্ৰশিক্ষণ ল'বলৈ। ছাৰক মই বেছি দিন নাপালোঁ, এমাহ দুমাহ পালোঁ, আৰু ছাৰ তেনেকৈ অসুস্থ হোৱাৰ বাবে ছাৰ হস্পিটেলাইজ হ'ব লগা হ'ল, সেইকাৰণে ছাৰৰ লগত বেছি সময় নাপালোঁ। যিখন সময় পাইছোঁ সেইখিনি মোক ছাৰে মোক সেইখন সময়তে বহুতখিনি দি থৈ গৈছে আৰু মই আজি বজোৱা বাঁহীটো মোক ছাৰে দি উপহাৰ দিয়া,
1: এইটো খুব ধুনীয়া কথা আছে। ফ্লৰিনাই এতিয়া এই মুহূৰ্তত যিটো বাঁহী বজাই আছে সেইটো দীপক শৰ্মাই উপহাৰ হিচাপে দিছে।
0: হয়, ছাৰ অসুস্থ হওঁতে আমি শুৱালকুছিৰ গোটেইখিনি মানুহ ওলাই আমি ৰাজপথত নামিছিলোঁ, ছাৰৰ কাৰণে আমি প্ৰাৰ্থনা খুজিছিলোঁ। সেনেকৈ ছাৰ আমাৰ মাজত ঘূৰি আহিছিলে, ছাৰ আমাৰ ঘৰতো আহিলে, সেনেকৈ ছাৰৰ লগত বহুত সময় কটালোঁ, ছাৰে মোক বহুতখিনি দিলে, যোনখিনি সেইটো মই ছাৰৰ কাৰণে হয় বুলি মই ছাৰক ক'ব খুজিম, যিহেতু আমাৰ মাজত ছাৰ নাই আৰু ছাৰ য'তে আছে ত'তে থাকক। সেইখিনিয়ে মোৰ বাঁহীৰ যাত্ৰা লকডাউনৰ পৰা আৰম্ভ হ'ল আৰু এতিয়া মই সেইটো প্ৰচেষ্টা চলাই আছোঁ। আৰু মই মেট্ৰিক দি উঠি কটনত পালোঁ আৰু মোৰ কটন ইউনিভাৰ্চিটি মোৰ সপোন আছিলে, যেতিয়াই ৰাস্তা দি যাওঁ পাপাক কওঁ পাপা ইয়াত মই পঢ়িম, আৰু ভগৱানৰ কৃপাত মই কটন ইউনিভাৰ্চিটিত ছিট পালোঁ।
1: আচলতে তুমি ভালকৈ পঢ়িছিলা সেইকাৰণে কটনত ছিট পাইছা?
0: হয়, চেষ্টাও কৰিছিলোঁ, নিজৰ চেষ্টাও লাগিব, ভগৱানৰ কৃপাও লাগিব, সকলোৰে ছাপোৰ্ট লাগিব, মা দেউতাৰ ছাপোৰ্ট, বহুতখিনি ছাপোৰ্ট কৰে মোক সৰুৰ পৰাই, মিউজিকত, ডান্সত, কালচাৰেল লাইনতো ছাপোৰ্ট কৰি আহিছে আৰু ষ্টাডিছতো মোক বহুত হেল্প কৰে, মোৰ বায়ে মোক হেল্প কৰে। তেনেকৈ মই কটন ইউনিভাৰ্চিটিত ছিট পালোঁ, মই যি প্ৰকাৰে ভাবিছিলোঁ

0: কটনত আহিম, মই গান গাম, মই বাঢ়িব যাম, আৰু তেনেদৰে মই কৰি আছো। ভগৱানে আগবঢ়াই লৈ গৈ আছে, ভাল লাগে। মই কটনত চিট নাপাওঁতে কটনৰ অৰ্কেষ্ট্ৰা চাইছিলোঁ টিভিত, আৰু সৌভাগ্যক্ৰমে মই এইবাৰ ভাৰ্চিটি উইকত অৰ্কেষ্ট্ৰাত বজাই আৰু প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ আমি এছ এন বি চি।
1: খুব ধুনীয়া, খুব ধুনীয়া। আচলতে এয়াই প্ৰতিভা আছিলে, প্ৰতিভা থাকিলে সি এদিন স্থান পাবই, তাৰ যি পাবলগীয়া উপহাৰ সেই পাবই, সেই মৰম পাবই। আমি অকণমান গানৰ মাজলৈ ঘূৰি যাব, কি শুনাবা এতিয়া?
0: মই আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ এটি গীত সোঁৱৰাই দিবলৈ লৈছো, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিবা।
1: কোনটো গান শুনাবা? ভূপেন হাজৰিকা
0: দেৱৰ অষ্ট আকাশৰ এই গানটো।

0: খুব সুন্দর ফ্লোরিনা। এই গীতটো তুমি কিয় বাছি ল'লা, এনেই বাছি ল'লা আচলতে? তুমি গীতটো গাই ভাল পোৱা চাগে?
1: হয়, ভাল লাগে।
0: ভূপেন হাজৰিকা আচলতে কি হয় তোমাৰ কাৰণে, কিদৰে চোৱা তুমি? অসমৰ এটা বহুত ডাঙৰ সত্তা ভূপেন হাজৰিকা বুলি ক'লে আচলতে সংগীতৰ এজন এনেকুৱা পুৰুধা ব্যক্তি যাক চুই নোযোৱাকৈ কোনেও মানে সংগীতৰ দিশত পাৰ হৈ নাযায়, সকলোৱে এবাৰ হ'লেও চুই যায়। ভূপেন হাজৰিকাৰ গীতৰ কথাই বিশ্বক সামৰি লয়। তুমি যিহেতু সংগীতৰ শিক্ষা লৈছা, সেই শিক্ষা লোৱাৰ মাজত তুমি ভূপেন হাজৰিকাক কিদৰে চাইছা?
1: আমাৰ ভূপেন হাজৰিকাদেৱ অকল এজন গায়কে নহয়, তেওঁ সাহিত্যিক, তেওঁ সাহিত্য চৰ্চা কৰিছে, তেওঁ এজন শিল্পী, তেওঁ ছবি নিৰ্মাতা, গীতিকাৰ, লেখক হয়। তেওঁ আমাক সকলোকে আচলতে সৰুৰ পৰা ডাঙৰলৈকে, যেনেকৈ মই জুবিন দাৰ ক্ষেত্ৰত ক'লোঁ, তেনেকৈ আমাৰ কাৰণে ভূপেন হাজৰিকাদেৱ, তেওঁ আমাৰ কাৰণে বহুত গীত লিখি থৈ গৈছে, বহুত সাহিত্য চৰ্চা কৰি থৈ গৈছে, যিবোৰৰ পৰা আমি বহুত শিকিব পাৰোঁ।

0: সেই ভূপেন হাজৰিকাই ইমানখিনি কাম কৰিছে যে আমাৰ কাৰণে বহুতখিনি কাম সহজ কৰি
1: তুলিছে।
0: আমি আৰু নতুন নতুন চিন্তা কৰিবলৈ এটা বাট পাইছো, যিহেতু কিছু চিন্তা তেওঁ আগতে কৰি আমাৰ বাবে এটা সমল তৈয়াৰ কৰি থৈ গৈছে, হয়নে? এইখিনি সময়ত মই ফ্লৰিনাৰ পৰা জানিব বিচাৰিছো, সংগীতক লৈ ভৱিষ্যত কল্পনা কি, কিদৰে চাইছে নিজৰ ভৱিষ্যতটো, সংগীতক কিদৰে আগুৱাই লৈ যাব?
1: সৰুৰ পৰা এটা ৰাপ আছিলে সংগীতক লৈ, ডান্সক লৈ। মই ডান্স তেনেকৈ নকৰোঁ, মই বিহু ডান্সটো মই কৰোঁ। আৰু সংগীত সৰুৰ পৰাই চৰ্চা কৰিছোঁ, মই বৰগীত গাওঁ, লোকগীত গাওঁ, ভূপেন্দ্ৰ সংগীত গোটেইখিনি গাবলৈ চেষ্টা কৰোঁ, আচলতে শিকি আছোঁ। এনেকৈ আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। সৰুৰ পৰা মই প্ৰশিক্ষণ লৈছোঁ, ঘৰৰ মানুহে মোক ছাপোৰ্ট কৰিছে, সেইকাৰণে আজি এইখিনি আগবাঢ়ি আহিব পাৰিছোঁ। আৰু পাছলৈ নিজকে এজনী ভাল গায়িকা, এজনী বাঁহী বাদক হিচাপে দেখোঁ।
0: গীতিকাৰ হ'বলৈ মন নাযায় নেকি?
1: গীতিকাৰ হ'বলৈ
0: তেনেকুৱা চৰ্চা কৰি থকা হোৱা নাই চাগে।
1: হয়, যিহেতু এইবাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ, পঢ়াৰ ফালেও মানে সকলোফালে আমি চাব লাগিব, অকল এটাতে মনোযোগ দিলে নহ'ব। যিহেতু মই এতিয়া হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ কটন ইউনিভাৰ্চিটিত কৰি আছোঁ, আৰু এখন ডিগ্ৰী দে মোক ভাল এখন কলেজ লাগিবলৈ হ'লে মই পঢ়াটো ভালদৰে ৰাখিব লাগিব, মই মোৰ কালচাৰেল লাইনটো ভালদৰে ৰাখিব লাগিব, আৰু দুয়োটা একেলগে সমান্তৰভাৱে চলালৈ যোৱাটো মোৰ দায়িত্ব বুলি মই ভাবোঁ। আৰু
0: তুমি এইখিনি কথা যেতিয়া ক'লা যে পঢ়াৰ সমান্তৰালভাৱে তোমাৰ সংগীতৰ যি চৰ্চা তাক আগুৱাই লৈ যাব লাগিব, সংগীত সাধনাৰ বাবে পঢ়াৰ কিমান আৱশ্যক?
1: পঢ়াটো জীৱনত লাগিব, সৰুৰে পৰা মৃত্যুলৈকে, জন্মৰ পৰা মৃত্যুলৈকে পঢ়াৰ মানে শিক্ষাৰ শেষ নাই বুলি যে কয়। আৰু যদি মই এখন আজি ভাল প্লেটফৰ্ম এখন পাইছোঁ, মই কটন ইউনিভাৰ্চিটিত ভাল এখন প্লেটফৰ্ম পাইছোঁ, সেইটো মই পাইছোঁ মোৰ শিক্ষাৰ বাবে। যদি মই মেট্ৰিকৰ সময়ত ভালকৈ নপঢ়িলোঁ হয়, মই হয়তো কটন ইউনিভাৰ্চিটিত ছিট নাপালোঁ হয় আৰু মই এনেকুৱা প্লেটফৰ্ম এখন নাপালোঁ হয়। সেইটো কাৰণে মই ভাবোঁ যে মানুহৰ কালচাৰেল লাইনটোৰ লগতে এডুকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট।
0: যিকোনো এখন মঞ্চত থিয় দিবৰ কাৰণে আচলতে শিক্ষাই তোমাক সহায় কৰিব, তাৰপিছতহে তোমাৰ প্ৰতিভা তুমি দেখুৱাবলৈ সক্ষম হ'বা, মানে সেই সাহসখন শিক্ষাৰ পৰাই
1: পায়।
0: গীতৰ মাজলৈ যাওঁ।
1: এতিয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ খগেন মহন্তদেৱৰ দেহা কোলাহলে গীতটি গাবলৈ লৈছোঁ, তেওঁৰ লগত মই সংগত কৰিম হাৰমনিয়াম।

0: ফ্লৰিনালৈ এটা প্ৰশ্ন লৈ আহিছো হা, খুব ধুনীয়াকৈ গীত শিকালা। তোমাৰ সংগীতৰ আদৰ্শ কোন বা কাক অনুসৰণ বা অনুকৰণ কৰি তুমি সংগীতৰ মাজলৈ সোমাই গৈছা বা সংগীতৰ শিক্ষা ল'বলৈ আগ্ৰহী হৈছা?
1: সৰু থকাৰে পৰা ভূপেন হাজৰিকাদেৱৰ, খগেন মহন্তদেৱৰ আৰু জুবিন দা সকলোকে সামৰি মই শিক্ষাখিনি লৈছোঁ। কোনো এজনক ক'ব নোৱাৰি, কাৰণ সকলোৰে পৰা যিমানখিনি শিকিছোঁ অলপ অলপ কৰি শিকিছোঁ আৰু সকলোৰে পৰা মই ইনস্পায়াৰ হৈছোঁ। আৰু যেতিয়া সৰুতে তেওঁলোকৰ গীতবোৰ শুনিছিলোঁ, ভাবিছিলোঁ ময়ো এনেকৈ এদিন গাম, তেনেকৈ প্ৰচেষ্টা চলাই আছোঁ।
0: এই যে বাদ্যবোৰ বজোৱাৰ যিটো তোমাৰ হাবিয়াস, বাঁহীটোৰ ক্ষেত্ৰত গম পালোঁ যে সেই কৃষ্ণৰ দৰে তুমি এটা বাঁহী বজাবলৈ ইচ্ছা কৰিয়ে তুমি দেউতাক এটা বাঁহী খুজিলা। হাৰমনিয়ামটো ধৰি লোৱা, সংগীতৰ চৰ্চা কৰোঁতে হাৰমনিয়ামটো এটা প্ৰয়োজনীয় আহিলে। যি গীতৰ শিক্ষা লয় তেওঁ হাৰমনিয়ামটো বজাবলৈ জানে। তাৰ বাহিৰে যিবোৰ বাদ্য তুমি বজাই আছা বা বজাবলৈ এতিয়া নিজৰ আয়ত্তত আনিবলৈ কচৰত কৰি আছা, সেই ধাৰণাটো তোমাৰ কেনেকৈ আহিল? মই হাৰমনিয়াম আৰু বাঁহীটোৰ কথা এতিয়া বাদ দিছোঁ।
1: যেতিয়া মই সৰুতে কম্পিটিশ্যনছ কৰিছিলোঁ স্কুলত, তেতিয়াতো সকলোখিনি বাদ্যযন্ত্ৰীয়ে থাকে ষ্টেজত। তেতিয়া আৰু মানে কম্পিটিশ্যনৰ আগদিনা আমাৰ প্ৰেক্টিছ হৈছিলে, তেতিয়া হওঁতে হাৰমনিয়ামটোতো মই আগৰ পৰা ৰিহাৰ্চ কৰিছিলোঁ, এনেকৈ ঘৰতে আছিলে। বাঁহীটো আপোনাক ক'লোঁ, আৰু তেনেকৈ প্ৰেক্টিছত গ'লে মোৰ যেতিয়া মানে সকলোৱে যেতিয়া প্ৰেক্টিছ কৰি থাকে, যেতিয়া মোৰ নম্বৰ নাহে তেতিয়া মই সকলোৱে বাদ্যযন্ত্ৰীবোৰ যাই যাই বজাই থাকোঁ। যেনেকৈ গীটাৰটোৱে বজালোঁ, পাৰ্কাশ্যনছবোৰ বজাওঁ, মানে এটা আগ্ৰহ আছে। মানে দেখি যেতিয়া মোৰ চকুৰ আগত বজাই থাকিব তেতিয়া মোৰ দেখি মোৰ বজাবলৈ মন যায়, তেনেকৈ বজাব মন গ'ল। তেনেকৈ গীটাৰটো দেখিলোঁ সৰুতে ষ্টেজত এনেকৈ বজাই আছিলে, তেতিয়া মই দেখি পেলাই এনেকুৱা লাগিল ময়ো বজাম। তেতিয়া মই গীটাৰটো কিনিলোঁ। তাৰপিছত মই এতিয়া বৰ্তমান ঢোল শিকি আছোঁ, তাৰপিছত পেঁপা, ময়ূৰ শিঙৰ পেঁপা, সেইটো বজাওঁ, তেনেকৈ সৰু সুৰা কিবা কিবি।
0: আৰু ভৱিষ্যতলৈ কি কি বাদ্য বজাম বুলি ভাবিছা?
1: ভৱিষ্যতলৈ মোৰ এতিয়া বৰ্তমান ভায়লিনটো শিকা হোৱা নাই, সেইটো শিকিম বুলি ভাবিছোঁ। ঢোলটো শিকি আছোঁ, যি যি আৰু আহে।
0: আচলতে মই ক'ৰবাত শুনিছোঁ যে যিসকলে খুব ভালকৈ বাদ্য বজাবলৈ জানে তেওঁলোকৰ সংগীতৰ ওপৰত যিটো দখল, সেই দখলটো খুব ভাল হয়। শ্ৰোতাসকলক ক'বলৈ বিচাৰিছোঁ যে মোৰ সন্মুখত এতিয়া গগনা আছে আৰু ফ্লৰিনাই খুব ভালকৈ গগনা বজায়, আৰু মই শ্ৰোতাসকলৰ বাবে তেওঁক অনুৰোধ কৰিছোঁ যে গগনাটো এবাৰ বজাই শুনাব।
1: নিশ্চয় মই এটি গগনাৰ নাম গাই গগনাৰ ফাঁকি বজাই দিম।

0: ধন্যবাদ,
1: খুব সুন্দর ফ্লোরিনা, খুব ধুনিয়াকে বজাইছা,
0: ধন্যবাদ,
1: আর খুব ধুনিয়াকে গাইছা, আর গিটার সঙ্গত জি করেছে তোমার মানদীপ মোদক খুব ধুনিয়াকে বজাইছে। মই অকমান তোমার সংগীতৰ কথা লৈ আহিছো, তোমার দৈনন্দিন জীবনত সংগীত চর্চাক তুমি কেনেকৈ লৈ যোৱা?
0: হয়, যেহেতু মই এতিয়া কটন বিশ্ববিদ্যালয়ত পঢ়ি আছো আৰু মোৰ ঘৰ শুৱালকুছি, মই অহা যোৱা কৰোঁ, বাছেদি অহা যোৱা কৰোঁ। মই ৰাতিপুৱা যাওঁ কলেজলৈ, তাৰপিছত ক্লাছ হওঁতে 4টামান বাজে, ঘৰ আহি পাওঁতে 5:30 বাজি যায়। তাৰপিছত আহি মই অলপ ৰেষ্ট লৈ, মই ইভিনিং সদায় ৰেগুলাৰ ৰিহাৰ্চখিনি কৰোঁ, আৰু গানৰ চৰ্চাটো ৰাখিবলৈ হ'লে ৰিহাৰ্চখিনি কৰিব লাগিব, আৰু ৰিহাৰ্চ ইজ ভেৰি ইম্পৰ্টেণ্ট, আৰু গলাটো খোলা ৰাখিবৰ কাৰণে ৰিহাৰ্চটো সদায় কৰিব লাগে বুলি মই ভাবোঁ। আৰু তাৰ লগতে মই মানে ৰিহাৰ্চখিনি কৰি উঠি মই যোনখিনি কলেজৰ কাম আছে, পঢ়া শুনা, সেইখিনি কৰোঁ। সেইখিনি কৰি উঠি ৰাতি ভাত খাবলৈ হয়, ভাত খাই উঠি মই বাঁহীটো সদায় ৰাতি সময়ত বজাওঁ, যিহেতু ৰাতিৰ সময়খিনি সদায় নিৰলিস্তব্ধ হয়, আৰু ৰাতি বেলকনিত ধুনীয়াকে ৰাতি বাঁহীটো প্ৰেক্টিচ কৰোঁ, আৰু শুনি ভাল লাগে, আৰু আমাৰ ঘৰৰ কাষৰ মানুহবোৰেও শুনি ভাল পায়। মানে কেতিয়াবা মনটো বেয়া লাগি থাকিলে, খং উঠি থাকিলে কিবা কথাৰ ওপৰত, মই বাঁহীটো লওঁ, নহ'লে গীটাৰখন লওঁ, আৰু সেইটো মানে এটা মানে শান্তি দিয়ে মনত, কিয় নাজানো কিবা হৈ থাকিলে মই বাঁহীটো বজাওঁ, নিজে নিজে ভাল হৈ যায়।
1: আচলতে সংগীত যিমানখিনি আমি মনোৰঞ্জনৰ এটা আহিলা হিচাপে লওঁ, খুব এটা আধ্যাত্মিক এটা ধাৰা এটাও বহন কৰি ফুৰে। মানে মই এইটো কথালৈ আহিবলৈ বিচাৰিছিলোঁ যে সংগীতে আচলতে মানুহৰ জীৱনটো কি ধৰণে সলনি কৰে, ওচৰ পাজৰৰ মানুহে তোমাক কি ধৰণে লয়, বা তুমি যে বাঁহীটো বজাই থাকা তেওঁলোকে ওচৰত আহি কয়নে কেতিয়াবা?
0: কয়, মানে যদি মই এদিনো বাঁহীটো স্কিপ কৰোঁ, ধৰা নবজাওঁ, মই ধৰা ঘৰত নাই, তেতিয়া মোৰ কাষৰ ওচৰ পাজৰৰ মানুহবিলাকে সোধে গুণগুণ কি হ'ল, এইকেইদিন যোন বাঁহী বজোৱা নাই। মানে এদিন নবজালে মানে মানুহখিনিয়ে ভাবে যে গুণগুণৰ কি হ'ল, মানে মোৰ ঘৰত পতা নাম গুণগুণ হা, কাৰণে মানুহখিনিয়ে মোক গুণগুণ বুলিয়ে জানে, আৰু মোক সোধে কাষৰ খুৰা খুৰীহঁতে যে গুণগুণ আজিচোন বাঁহী বজোৱা নাই, কি হ'ল। মানে কাষৰ মানুহখিনিও মানে মোক লৈ সেইটোৱে মানে গৌৰৱান্বিত ফিল কৰে চাগে, মই এইটো ভাবোঁ। হয়, তেওঁলোকেও বহুত ছাপৰ্ট কৰে, কাষৰ চুবুৰীয়াখিনি বহুত ছাপৰ্টিভ হয়, আৰু মোক তেওঁলোকেও বহুত আগবঢ়াই লৈ গৈছে, বহুত ছাপৰ্ট কৰে ঘৰৰ মানুহখিনিৰ লগতে।
1: তোমাৰ ঘৰত বাগিচা আছে?
0: আছে আছে, মায়ে বহুত ভাল পায়,
1: খেলি মেলি ভাল পায়।
0: হয়,
1: তুমি যতন লোৱা নে বাগিচা?
0: মই ইমান নলওঁ, আমাৰ মায়ে বহুত চখিন হয় ফুল, বাৰাণ্ডাত ফুল, সকলো চব, আপুনি আমাৰ ঘৰলৈ গ'লে চবতে ফুলে পাব।
1: এটা খুব ধুনীয়া গীতলৈ যাব বিচাৰিছো, কি শুনাবা?
0: ফুলৰ কথা যিহেতু হৈ আছে, আমাৰ শ্ৰদ্ধাৰ অদিন্দিতা পলে গোৱা এটি গীত, বকুল ফুলৰ দৰে গীত। হয়।

0: ধন্যবাদ।
1: হীরেণ ভট্টাচাৰ্যৰ কথা আৰু অন্দিতা পলৰ কণ্ঠৰ গীত খুব ধুনীয়াকৈ তুমি গাইছা। এই গীতটোৰ লগত সংগতি ৰাখি মই এটা বেলেগ কথালৈ আহিবলৈ বিচাৰিছোঁ। ইতিমধ্যে আমি ভূপেন হাজৰিকাৰ কথা কৈছা, খগেন মহন্তৰ কথা কৈছা, জুবিন গাৰ্গৰ কথা পতা হৈছে, নাৰী কণ্ঠশিল্পীৰ কথা আমি পতা নাই। তোমাৰ মনটো ভাল লগোৱা, তোমাৰ খুব ভাল পোৱা এগৰাকী নাৰী কণ্ঠশিল্পীৰ যদি কথা সোধো, তুমি কাৰ কথা ক'বা আৰু কিয়? কাৰণ প্ৰত্যেকটো ভাল পোৱাৰ এটা কাৰণ থাকে, সেই কাৰণটো আমি জানিবলৈ ইচ্ছা কৰিছোঁ।
0: আমাৰ সকলোৰে শ্ৰদ্ধাৰ লতা মংগেশকৰ মেম, তেওঁৰ গানবোৰ মোৰ খুব ভাল লাগে, সৰুৰ পৰাই শুনো আৰু এতিয়াও শুনো। আচলতে তেওঁৰ গীতবোৰ বহুত মিনিংফুল হয়, শুনি ভাল লাগে। আৰু চাবলৈ গ'লে নাইণ্টিছৰ গীতবোৰ আচলতে মিনিংবোৰ বেছি ধুনীয়া আছিলে আমাৰ এতিয়া জেনেৰেশ্যনতকৈ, মই ভাবোঁ। কিন্তু কিছুমানে এতিয়া জেনেৰেশ্যনত কিছুমান গান বনায় ন, মিনিং কিছুমান নাথাকে, উল্টা উল্টা মিনিং কিছুমান দি দিয়ে। কিন্তু যদি আমি পিছ আগলৈ চাব যাওঁ, নাইণ্টিছৰ গানলৈ চাব যাওঁ, তেতিয়া গানবোৰৰ মিনিংবোৰ বহুত ধুনীয়া আছিলে আৰু নিজৰ জীৱনৰ লগতো খাপ খায় কিছুমান গান।
1: আচলতে সংগীতত মানুহে জীৱন বিচাৰি পায় কাৰণে সংগীতক আগবাঢ়ি যায়, হয়নে নহয়? তাৰপিছত আমাৰ মনৰ ভাল লগা গীতবোৰ সেইবোৰ হয় যিবিলাক গীতক আমি সোনকালে নিজৰ লগত সংযোগ কৰিব পাৰোঁ, নিজৰ লগত তাক ৰিজাই চাব পাৰোঁ, আৰু যিবিলাক গান খুব সহজে আমাক অন্তৰত সোমাই যায়, বুজি পাবলৈ সহজ, শুনিবলৈ সহজ। এতিয়াৰ প্ৰজন্মৰ কোনো নাৰী কণ্ঠশিল্পীৰ যদি কথা সোধো, তোমাৰ কোন প্ৰিয় আৰু কিয়?
0: মই সকলোৰে চিনাকি শ্ৰেয়া ঘোষাল বাইদেউৰ কথা ক'ম। তেওঁ লতা মংগেশকৰ মেম মেমৰ পিছতে মই তেওঁক ভাবোঁ মানে।
1: আচ্ছা, তুমি এতিয়াৰ প্ৰজন্মৰ পৰা শ্ৰেয়া ঘোষালক ভাল পোৱা আৰু আগৰ প্ৰজন্মৰ তুমি লতা মংগেশকৰক ভাল পোৱা, এনেকৈ ক'ব পাৰোঁ মই?
0: হয়, ক'ব পাৰে।
1: এতিয়া গীতৰ মাজলৈ যদি আহিব বিচাৰোঁ, তুমি লতা মংগেশকৰৰ গান শুনাবা নে শ্ৰেয়া ঘোষালৰ গান শুনাবা?
0: মই লতা মংগেশকৰ মেমৰ গানেতেই শুনো। মই আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা আৰু লতা মংগেশকৰ মেমে গোৱা গানেতেই গাবলৈ লৈছিলোঁ কপি উঠে কিয় তাজমহলটো।

0: থেংক ইউ।
1: মই এটা কথা জানিবলৈ বিচাৰিছিলোঁ যে তুমি কি ভাবা ভাষাৰ জ্ঞান, ভাষা জ্ঞান থকাটো বা ভাষাৰ ওপৰত দখল থকাটো সংগীত শিল্পী এগৰাকীৰ বাবে কিমান প্ৰয়োজনীয়, কিমান গুৰুত্বপূৰ্ণ?
0: ফৰ এক্সাম্পল, মই আমাৰ জুবিন দাক ল'ম আৰু আমাৰ যাৰ মই এতিয়া গীত গালোঁ শ্ৰেয়া ঘোষাল আৰু লতা মংগেশকাৰ, ভূপেন হাজৰিকাদেৱ সকলোৱে, তেওঁলোক এজন ছিংগাৰ, তেওঁলোকে অকল অসমৰ মানুহখিনিয়ে নহয়, তেওঁলোকক গোটেই বিশ্বৰ মানুহখিনি চিনি পায়, কাৰণ তেওঁলোকে বহুত বিভিন্ন ধৰণৰ ভাষাত গান গাইছে আৰু বিভিন্ন জেগাৰ মানুহে তেওঁলোকৰ গানবোৰ শুনিবলৈ বুজিবলৈ সক্ষম হৈছে। আৰু মই সেইকাৰণে ভাবোঁ যে ভাষাৰ জ্ঞান এইকাৰণে থাকিব লাগে যাতে অকল অসমৰ মানুহখিনি, মই এটা অসমীয়া গান গালে মোক অসমৰ মানুহখিনিয়ে মোক চিনি পাব, যদি মই হিন্দী গান গাওঁ, বেংগলী গান গাওঁ, আমাৰ হিন্দী সম্প্ৰদায়ৰ মানুহখিনিয়েও মোক গানটো বুজি পালে, বেংগলী সম্প্ৰদায়ৰ মানুহখিনিও বুজি পালে, তেনেকৈ গোটেইখিনি যদি মই লেংগুৱেজৰ জ্ঞান থাকে মোৰ ওচৰত আৰু যদি মই সেনেকুৱা ধৰণৰ গান কম্প'জ কৰোঁ, মই ভাবোঁ অকল অসমৰে নহয় বিশ্বৰ সকলোৱে মোক চিনি পাবলৈ সক্ষম হ'ব।
1: সংগীতৰ তোমাৰ কোনটো ধাৰা আটাইতকৈ ভাল লাগে? মানে জোনৰ বুলি ক'লে কোনটো আটাইতকৈ প্ৰিয়?
0: গোৱালপৰীয়া লোকগীত খুব ভাল পাওঁ।
1: গোৱালপৰীয়া লোকগীতৰ যিটো আচলতে প্ৰসাৰ, সেই প্ৰসাৰটোৰ ক্ষেত্ৰত এটা নাম ল'ব লাগিব, সেই নামটো হৈছে
0: প্ৰতিভা পাণ্ডে বৰুৱা বাইদেউ।
1: তুমি কাৰ গীত শুনাবা এতিয়া? প্ৰতিমা পাণ্ডে বৰুৱাৰ গীত শুনাবা?
0: হয় নিশ্চয়।

0: অনুষ্ঠান সামৰিব লাগিব। আকাশবাণী গুৱাহাটীত উপস্থিত হৈ কেনেকুৱা লাগিল?
1: খুব ভাল লাগিলে। ইয়াত মোক নিমন্ত্ৰণ কৰাৰ বাবে বহুত বহুত ধন্যবাদ। মোৰ প্ৰতিভাখিনি আপোনালোকে আগবঢ়াই লৈ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক। উঠি অহা সকলো প্ৰজন্মকে এনেকৈ আপোনালোকে আগবঢ়াই লৈ যাওক, যাতে গোটেই বিশ্ববাসীয়ে তেওঁলোকৰ প্ৰতিভাসমূহৰ বিষয়ে জানিব পাৰে, তেওঁলোকে এনেকৈ আগবাঢ়ি আহিব পাৰে।
0: অনাগত দিনবোৰ ধুনীয়া হওক, ভাল হওক, সংগীতময় হওক, সেই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানৰ পৰাই মই প্ৰাঞ্জী প্ৰীতম কলিতাই ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
2: শ্ৰোতাসকলে ইমান পৰে ন প্ৰতিভা অনুষ্ঠানটি শুনিলে। অতিথি হিচাপে উপস্থিত আছিল কটন বিশ্ববিদ্যালয়ৰ উদীয়মান কণ্ঠশিল্পী ফ্লৰিনা বৈশ্য, গীটাৰত সংগত কৰিছিল মানদীপ মোদাকে, অনুষ্ঠানৰ আঁত ধৰিছিল আৰু প্ৰযোজনা প্ৰাঞ্জিত প্ৰীতম কলিতাৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। এজন ভাৰতীয় নেপথ্য কণ্ঠশিল্পী মান্না দে 1942 চনৰ হিন্দী বোলছবি তমন্নাত প্ৰথম গীত গোৱাৰ পিছত 2013 চনলৈকে তেখেতে 4000তকৈও অধিক গীত বাণীবদ্ধ কৰা এগৰাকী সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ। আজিৰ মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানত মোৰ প্ৰিয় গীতসমূহ মান্না দেৰ কণ্ঠত। প্ৰিয় শ্ৰোতা, প্ৰথমেই শুনাবলৈ লৈছো মান্না দেৰ কণ্ঠত আৰু সংগীতবৃন্দৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্ৰোতাসকলে শুনি আছে মোৰ অনুভৱৰ গীত। এইবাৰ শুনাবলৈ লৈছোঁ লতা মংগেশকৰৰ সৈতে মান্না দেৰ কণ্ঠত এই সুমধুৰ গীতটি।

যুবক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী হেমন্ত কুমাৰ শৰ্মা।

ইমান পৰে শ্ৰোতাসকলে হেমন্ত কুমাৰ শৰ্মাৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, আৰম্ভ কৰিছো ভজনৰ অনুষ্ঠান। পুনতে এয়া লতা মংগেশকৰ।

প্ৰিয় শ্ৰোতা, আজিৰ ৰামধেনু অনুষ্ঠানটিত মই পম্পী কলিতাই লৈ আহিছো মোৰ ভাল লগা কেইটিমান গীত। শ্ৰোতাসকল, প্ৰেমৰ অনুভৱ হৈছে এক গভীৰ অৱৰ্ণনীয় শিহৰণ, নহয় জানো? এই শিহৰণে হৃদয়ত আশা, হেঁপাহ, আনন্দ আৰু কেতিয়াবা যন্ত্ৰণাও জগাই তোলে। ই এনে এক অনুভৱ যাক সম্পূৰ্ণৰূপে শব্দৰে প্ৰকাশ কৰা খুবেই কঠিন। সুস্থ সম্পৰ্কৰ বাবে বিশ্বাস আৰু সন্মান থাকিব লাগে। প্ৰেম কাকো সুধি নাহে, প্ৰেম হঠাতেই হয়। অথচ এই হঠাৎ শিহৰণ তোলা এই অনুভৱটো সদায়ে পৃথক। প্ৰেমে জীৱন নামৰ কাগজখন ৰঙীন কৰি তোলে, জগাই সপোন আশা। আজি ৰামধেনু অনুষ্ঠানৰ আৰম্ভণিতে শুনাব লৈছো কাহোনা প্যাৰ হে চিনেমাখনৰ পৰা উদিত নাৰায়ণ আৰু অলকা আগ্নিকৰ কণ্ঠৰ এই গীতটি।

প্ৰেম আৰু জীৱনৰ মাজতে সৃষ্টি হয় এখন সেউজীয়া পৃথিৱী য'ত বাস কৰে হাজাৰজনৰ বুকুৰ হেঁপাহবোৰ, য'ত থাকে ভালপোৱাজনৰ বুকুৰ হেঁপাহবোৰ আৰু থাকে ভালপোৱাজনৰ মনৰ অভিমানবোৰ, যাৰ প্ৰতিটো ঠিকনাতেই থাকে এখন ভালপোৱাৰ চোতাল।

য'ত প্ৰতিজন হৃদয়তে ভাহি থাকে এটি প্ৰেমৰ সুৰ। প্ৰিয়জনৰ সান্নিধ্যত পাহৰা যায় সকলো দুখ, প্ৰিয়জনৰ সান্নিধ্যই কৰি তোলে উৎফুল্লিত, প্ৰিয়জনৰ সান্নিধ্যই কৰি তোলে সাহসী। শ্ৰোতাসকল, ৰামধেনুত এইবাৰ শুনাব লৈছোঁ কুছ কুছ হোতা হে চিনেমাখনৰ পৰা অলকা য়াগনিক আৰু উদিত নাৰায়ণৰ কণ্ঠৰ এই গীতটি।

ভালপোৱা আছে বাবেইতো পৃথিৱীখন সেউজীয়া হৈ আছে। ভালপোৱা আছে বাবে প্ৰভাতী পক্ষীৰ সুৰত সমগ্ৰ জগতখন আনন্দত নাচি উঠে। কেৱলমাত্ৰ ভালপোৱা আছে বাবেই মোৰ, আপোনাৰ আৰু আন হাজাৰজনৰ হৃদয়ত সৃষ্টি হয় এখন সেউজীয়া পৃথিৱী।

ছবিৰ এখন মুক্ত আকাশ আৰু এমুঠি প্ৰেমৰ কিৰণৰ অনুষ্ঠানত এইবাৰ শুনাব লৈছো কভি খুশি কভি গম চিনেমাখনৰ পৰা আলকা য়াগনিক আৰু সোনু নিগমৰ কণ্ঠৰ এই গীতটি।

ভালপোৱাৰ অন্য এক পৰিচয় ত্যাগ, কেৱল প্ৰাপ্তিয়েই জানো জীৱনৰ সকলো। পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিৰে একোটা মন, একোখন স্বাধীন হৃদয় আছে। প্ৰত্যেক মানুহেই সপোন দেখিব পাৰে, কাৰোবাক ভাল পাব পাৰে। জীৱনৰ সঁচা ভালপোৱা মানেই অকৃত্ৰিম ভালপোৱা, যাক কোনো উপহাৰ নাইবা কেইটিমান মধুৰ কথাৰ তোলাচলনিৰে জুখিব নোৱাৰি। প্ৰেম ভালপোৱাত নাথাকে হিংসা, বিদ্বেষ, কপটতা আৰু কোনো হিংসুক আচৰণৰ। ৰামধেনুত এইবাৰ শুনাব লৈছো বাদশাহ চিনেমাখনৰ পৰা অভিজিত আৰু অলকা য়াগ্নিকৰ কণ্ঠৰ এটি গীত।

প্ৰেম হৃদয়ৰ কোনো কোণৰ পৰা ওলাই অহা এটা নীৰৱ হাঁহি। জীৱনৰ এই বিশাল মঞ্চত পৰিস্থিতি অনুযায়ী মানুহ বহুতবাৰ প্ৰেমত পৰিব পাৰে, কিন্তু নিৰ্দিষ্ট এজনৰ বাবে যেতিয়া হৃদয়ৰ আলফুলীয়া সপোনবোৰ সাৰ পাই উঠে, সেয়াই সঁচা ভালপোৱা। হৃদয়ে বিচাৰি পায় চিনাকি হৃদয়ৰ সান্নিধ্য, সৃষ্টি হয় প্ৰেমৰ অশান্ত প্লাৱন। আপোন হৈ পাৰে আপোনজনৰ সুখবোৰ, আপোন হৈ পৰে আপোনজনৰ দুখবোৰ। প্ৰিয়জনৰ এটিমাত্ৰ মিচিকীয়া হাঁহিত ৰাতিবোৰ অনিদ্ৰাত পাৰ হয়। প্ৰিয়জনৰ অপেক্ষাত হৃদয়ত জাগি উঠে মিঠা যন্ত্ৰণাৰ সুবাস। সকলো প্ৰেমতে থাকে একো একোটা কাহিনী। শ্ৰোতাসকল, ৰামধেনু অনুষ্ঠানৰ শেষত শুনাব লৈছো ক্ৰিছ চিনেমাখনৰ পৰা সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ মোৰ ভাল লগা এই গীতটি।

ৰামধেনু অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আগবঢ়াইছো শ্ৰুতি চাদুলকাৰৰ কণ্ঠৰ খেয়াল ৰাগ নাইকি কানহাৰা।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 হৈছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই পম্পী কলিতাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 25 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 19 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 9 তাৰিখ। এতিয়া সময় পুৱা 5:33 হৈ গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন।